নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 15 তাৰিখ, 1948 শকাব্দৰ 9 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি 30 মে'। এতিয়া সময় পুৱা 5:33 41 ছেকেণ্ড গৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপ, এআইআৰ ৰেডিঅ' এপ যোগেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত আশাদীপা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিজয় দাস আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন।

বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ বন্দনা অনুষ্ঠানত ক্ৰমে ৰেঙনি দাসৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত বৰগীত, অজন্তা কলিতাৰ কণ্ঠৰ লোকগীত, ৰফিকুৰ ৰহমান আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ, সংগীতা বৰঠাকুৰৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু মঞ্জুলিকা হাজৰিকাৰ কণ্ঠৰ ভজন শুনিলে। বন্দনা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

প্ৰথমতে শুনক আজি আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু আভা। এই অধিৱেশনৰ পুৱা 6:15 শ্ৰাৱণী অঞ্জুমৰ কণ্ঠৰ ভজন, 6:20 আৰু নিশা 8:15 কবিতা তালুকদাৰৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ, দিনৰ 11:30 গীতিমালিকাৰ গীতৰ অনুষ্ঠান শুনিবলৈ পাব। এই অনুষ্ঠানৰ শিল্পীসকল হ'ল দিলীপ দাস আৰু শান্তা হাজৰিকা, বাৰবিন আহমেদ, প্ৰতুল শৰ্মা, অৰুণাভা ভূঞা আৰু পংকজ বৰদলৈ আৰু কুইন দাস। 12:10 পৰা সৈন্য বাহিনীৰ বাবে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, স্বৰ সংগম, গুঞ্জন, প্ৰাদেশিক সংগীত আৰু নাজৰানা। বিয়লি 3:00 পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10 পৰা যুৱবাণী। ইয়াত আছে 7:20 যুৱকৰ্মশালাত অসমীয়া চিৰসেউজ গীতৰ প্ৰথম খণ্ড। সমান ব্যক্তিৰূপে থাকিব বিশিষ্ট কণ্ঠশিল্পী মঞ্জুৎস্না মহন্ত, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। লগতে আছে মনোৰঞ্জন, তন্ময় গোস্বামীৰ কণ্ঠৰ আধুনিক গীত আৰু মোৰ অনুভৱৰ গীত। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু। নিশা 9:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ৰঘুনাথ প্ৰসন্নৰ পাহিত ৰাগ শ্ৰী শুনিবলৈ পাব।

এতিয়া শুনাবলৈ লৈছো আজি মহাবাহুযোগে প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে। পুৱা 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকনৰ ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ দ্বিতীয় খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, 8:30 গীতিমালিকা, 9:45 অসমা সুষমা অনুষ্ঠানত ডম্বৰুধৰ পাঠকৰ ৰচিত আলেখ্য পক্ষী যায় মন কপায় ইয়াৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব, প্ৰযোজনা জয়হৰি দাসৰ, 10:30 ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা উপস্থাপন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, 11:05 পাৰাগমালা লাইভ, 11:30 বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যত ইয়াৰ 150তম খণ্ড শুনিবলৈ পাব, ৰচনা শ্যামা প্ৰসাদ শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ, দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান অভিনেতা জিতু তপন বৰাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ প্ৰাণজিৎ প্ৰীতম কলিতাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত খেতি আৰু খেতিয়ক শিতান

কবিতা তালুকদাৰৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লোৱা হৈছে পুৰণি হিন্দী ছবি গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে শুনক আশা ভোছলে আৰু উষা মংগেশকৰৰ কণ্ঠৰ এটি গীত, সাধু অৰ শেতান ছবিৰ পৰা, গীতিকাৰ ৰাজেন্দ্ৰ কৃষ্ণ, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

মধুবন অনুষ্ঠানত এইবাৰ শুনক লতা মঙ্গেশকৰ আৰু মুকেশৰ কণ্ঠৰীতি গীত জিস দেশ মে গংগা বেহতি হে ছবিৰ পৰা। গীতিকাৰ শৈলেন্দ্ৰ, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া শুনক আশা ভোসলেৰ কণ্ঠৰ এটি গীত তিসৰী কসম ছবিৰ পৰা, গীতিকাৰ শৈলেন্দ্ৰ, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এতিয়া শুনক মহম্মদ ৰফি আৰু লতা মংগেশকৰৰ কণ্ঠৰ এটি গীত স্বচ্ছা ছুঠা ছবিৰ পৰা, গীতিকাৰ ইন্দিৱৰ, সংগীত পৰিচালনা কল্যাণজী আনন্দজীৰ।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে দো বদন ছবিৰ এটি গীত আশা ভোসলেৰ কণ্ঠত, গীতিকাৰ শকিল বাদাউনী, সংগীত পৰিচালনা ৰবিৰ।

অনুষ্ঠানত এতিয়া শুনক কিশোর কুমারৰ কণ্ঠৰ এটি গীত অনামিকা ছবিৰ পৰা, গীতিকাৰ মজৰুহ, সংগীত পৰিচালনা আৰ ডি বৰ্মনৰ।

কিশোর কুমাৰৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক মহম্মদ ৰফি আৰু লতা মংগেশকৰৰ কণ্ঠৰ এটি গীত। ছবি অনুৰাগ, গীতিকাৰ আনন্দ বক্সী আৰু সংগীত পৰিচালনা এছ ডি বৰ্মনৰ।

0: আশা ভোসলের কণ্ঠৰ গীতটি শুনিলে মধুবন অনুষ্ঠানটির ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ অপৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পুঁজি মুকলি আৰু ইয়াৰ সদ্ব্যৱহাৰৰ পৰ্যালোচনা কৰে। মণিপুৰৰ উখৰুল জিলাত কালি পুৱা অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত কৰা আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে।

0: নতুন নিৰাপত্তা প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হোৱাৰ ব্যৱস্থা অধিক কাৰ্যকৰী কৰি তোলাৰ বাবে চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গুজৰাটৰ ভুজত কালি ভাৰত পাকিস্তান সীমান্তত কৌশলগত গুৰুত্বপূৰ্ণ দুটা নতুন সীমান্ত চকী উদ্বোধন কৰাৰ পাছত বি এছ এফৰ জোৱানসকলৰ সৈতে মত বিনিময়ৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে বি এছ এফৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসত বি এছ এফৰ সীমান্ত সুৰক্ষাৰ অৱধাৰণাক সম্পূৰ্ণৰূপে সলনি কৰাৰ সিদ্ধান্ত লোৱা হয়। শ্ৰীশ্বাহে সীমান্ত সুৰক্ষাৰ পৰম্পৰাগত দৃষ্টিকোণক সলনি কৰি আঞ্চলিক নিৰাপত্তাৰ নতুন অৱধাৰণা স্থাপনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই পদক্ষেপত বি এছ এফৰ জোৱানসকলৰ উপৰি জনসাধাৰণ অসামৰিক প্ৰশাসন, স্থানীয় আৰক্ষী আৰু সেনাবাহিনীৰো প্ৰাথমিক দায়বদ্ধতা থাকিব। তেওঁ লগতে কয় যে স্মাৰ্ট সীমান্ত সুৰক্ষা প্ৰকল্পৰ অধীনত সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। হাজাৰ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে সীমান্তত নিয়োজিত ড্ৰোন, ৰাডাৰ, নিৰীক্ষণ টাৱাৰ, অত্যাধুনিক প্ৰযুক্তি তথা নিৰাপত্তাৰক্ষীসকলে এটা শক্তিশালী সুৰক্ষাতন্ত্ৰ গঢ়ি তুলিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। পশ্চিমবংগৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে ৰাজ্যখনৰ সীমান্তত অসম্পূৰ্ণ হৈ থকা সীমান্ত বেৰ হৈছে দেশৰ নিৰাপত্তা ব্যৱস্থাৰ এটা বৃহৎ আঁসোৱাহ। অৱশ্যে ৰাজ্যখনত বৰ্তমান নতুন চৰকাৰ গঠনৰ পাছত এই দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিছে বুলি শ্ৰীশ্বাহে কয়। বৰ্তমানৰ পশ্চিমবংগ চৰকাৰে এসপ্তাহৰ ভিতৰতে সীমান্ত বেৰৰ বাবে ভূমি চিনাক্ত কৰিছে। এই বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ অনুপ্ৰৱেশকাৰীৰ সমস্যা ৰোধ কৰিব পৰা যাব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ফলত গোলকীয় শক্তি যোগান ব্যৱস্থা ব্যাহত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষ সন্দৰ্ভত কালি এখন আন্তঃমন্ত্ৰী পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইন্ধনৰ যোগানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সুৰক্ষামূলক ব্যৱস্থাসমূহত আলোকপাত কৰি শ্ৰীমতী শৰ্মাই কয় যে দেশে খনিজ তেলৰ ভাণ্ডাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ দিশতো কাম কৰি আছে। তেওঁ কয় যে চৰকাৰে কৌশলগত ভাণ্ডাৰৰ জৰিয়তে ইন্ধন নিৰাপত্তা শক্তিশালী কৰা আৰু নিৰৱচ্ছিন্নভাৱে যোগান সুনিশ্চিত কৰাৰ বাবেও কাম কৰি আছে। চৰকাৰে লগতে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত তৈল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেচন, ভাৰত পেট্ৰলিয়াম আৰু হিন্দুস্তান পেট্ৰলিয়ামক অতিৰিক্ত ভাণ্ডাৰৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি যুটীয়া সচিবগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী শৰ্মাই কয় যে দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল, ৰন্ধন গেছ, খনিজ তেল আৰু প্ৰাকৃতিক গেছ মজুত আছে আৰু প্ৰতিদিনে প্ৰায় 92,000 মেট্ৰিক টন ৰন্ধন গেছ উৎপাদন কৰি থকা হৈছে। সমগ্ৰ শিক্ষাৰ তৃতীয় পৰ্যায়ক অধিক কাৰ্যকৰী, স্বচ্ছ আৰু ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি এখন বৈঠকত সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পুঁজি মুকলি আৰু ইয়াৰ সদ্ব্যৱহাৰৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীপ্ৰধানে কয় যে চলিত বৰ্ষৰ পৰা সমগ্ৰ শিক্ষা অভিযান পি এম পোষণ, পি এম শ্ৰী, উল্লাস আৰু আন মুখ্য আঁচনিসমূহৰ সমন্বয়ৰ জৰিয়তে সংহত দৃষ্টিভংগী গ্ৰহণ কৰা হ'ব। তেওঁ কয় যে এই পদক্ষেপে সমগ্ৰ বিদ্যালয় শিক্ষা পৰিস্থিতিতন্ত্ৰত সহযোগিতা বৃদ্ধি কৰাটো সুনিশ্চিত কৰিব। কালি বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বিষয়টো আলোচনা কৰা হয়। শ্ৰীপ্ৰধানে কয় যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উদ্ভাৱন, পৰিপুষ্টি, দক্ষতা বিকাশ, ক্ৰীড়া আৰু কলাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদানেৰে নতুন শিক্ষানীতি 2020 ৰূপায়ণত নতুনকৈ গুৰুত্ব আৰোপ কৰা হৈছে। এনে প্ৰচেষ্টাই সবল শিক্ষাৰ্থী গঢ়ি তোলাৰ লগতে বিকশিত ভাৰত 2047ৰ বাবে আৱশ্যকীয় মানৱ সম্পদ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সমগ্ৰ শিক্ষাৰ তৃতীয় পৰ্যায়ক অধিক কাৰ্যকৰী আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মণিপুৰৰ উখৰুল জিলাৰ 202 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি পুৱা অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণত ট্ৰাকখনৰ চালকজনৰ মৃত্যু হোৱাৰ লগতে এজন আৰক্ষীজন গুলীবিদ্ধ হয়। জোৱানজনক ইম্ফলৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে উখৰুল জিলাৰ লিটন আৰক্ষী থানাৰ অধীনৰ লেইন গংসিং আৰু টি এম কাছুং গাঁৱৰ মাজত দুৰ্বৃত্তই ট্ৰাকখনত আক্ৰমণ চলায়। মৃত ট্ৰাক চালকজন পশ্চিমবংগৰ নিবাসী আছিল। মণিপুৰৰ গৃহমন্ত্ৰীয়ে ইম্ফলৰ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান কোৱাৰেণ্টাইন প্ৰতিষ্ঠানত ভৰ্তি হৈ থকা আহত জোৱানজনৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ আশু আৰোগ্য কামনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ গৃহমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ তদন্ত কৰা হ'ব আৰু দোষীক উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাম খেমচান্দ সিঙে এই ঘটনাৰ কঠোৰ ভাষাৰে গৰিহণা দিছে। মেঘালয়ৰ ৰাজ্যসভা আসনখনৰ বাবে অহা 18 জুনত দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচনী বিষয়া ডঃ বি ডি আৰ তিৱাৰীয়ে ৰাজনৈতিক দলসমূহৰ সৈতে অনুষ্ঠিত দ্বিবাৰ্ষিক নিৰ্বাচন সম্বন্ধীয় বৈঠকৰ পাছতে কালি এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে বৰ্তমানৰ মেঘালয় ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল অহা 21 জুনত সামৰণি পৰিব। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কৈছে যে অধিসূচনা জাৰি কৰাৰ পাছতে অহা 1 জুনত মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। 8 জুন মনোনয়ন দাখিল কৰাৰ অন্তিম দিন। 9 জুনত মনোনয়ন পৰীক্ষা কৰা হ'ব। প্ৰাৰ্থীসকলে 11 জুনৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। 18 জুনত পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ কৰা হ'ব আৰু একেদিনাই সন্ধিয়া 5 বজাৰ পৰা ভোট গণনা কৰা হ'ব। ম্যানমাৰৰ ৰাষ্ট্ৰপতি মিন আং হ্লাইং আজি পুৱা 5 দিনীয়া ভাৰত ভ্ৰমণসূচীলৈ বিহাৰৰ গয়াত উপস্থিত হ'ব। তেওঁৰ সৈতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক নেতাসহ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীৰ এয়া হ'ব প্ৰথমটো ভাৰত ভ্ৰমণ। গয়াত ৰাষ্ট্ৰপতি মিন আঙে মহাবোধি মন্দিৰত প্ৰাৰ্থনা কৰিব। ইয়াৰ পাছত ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীলৈ যাব। আজি সন্ধিয়া তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে মিলিত হ'ব। কাইলৈ ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ম্যানমাৰ ভাৰত ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সোমবাৰে ৰাষ্ট্ৰপতি মিন আং হাইঙে দুয়োখন দেশৰ মাজত ঐতিহাসিক সম্পৰ্ক অধিক শক্তিশালী কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। এই ভ্ৰমণৰ অংশ হিচাপে ৰাষ্ট্ৰপতিগৰাকীয়ে অহা 2 জুনত মুম্বাইও ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি মিন অং হাইঙৰ আনুষ্ঠানিক ভাৰত ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বহুমুখী সম্পৰ্ক অধিক শক্তিশালী আৰু গভীৰ কৰিব বুলি আশা কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। গুজৰাট টাইটানছে 215 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি সুন্দৰ বেটিঙেৰে 18 অভাৰ 4টা বলত 3টা উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। গুজৰাট দলৰ অধিনায়ক শুভমন গিলে 53টা বলত 104 ৰাণ কৰাৰ লগতে সাই সুদৰ্শনে 58 ৰাণ কৰে। শুভমন গিলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 214 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 96 ৰাণৰ সুন্দৰ ইনিংছ খেলাৰ লগতে ৰবীন্দ্ৰ জাদেজাই 45 ৰাণৰ বৰঙণি আগবঢ়ায়। গুজৰাট টাইটানছৰ হৈ কাগিছৰ ৰাবাদা আৰু জেছন হলদৰে 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। হংকঙত অনুষ্ঠিত 20 বছৰ অনুৰ্ধ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে নিজৰ আকৰ্ষণীয় স্থিতি অব্যাহত ৰাখি 4টা সোণ 2টা ৰূপ আৰু 2টা ব্ৰঞ্জসহ মুঠ পদকৰ সংখ্যা 8লৈ বৃদ্ধি কৰি চীনৰ পাছতে পদক তালিকাৰ 2য় স্থানলৈ উন্নীত হৈছে। চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ অপৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পুঁজি মুকলি আৰু ইয়াৰ সদব্যৱহাৰৰ পৰ্যালোচনা কৰে। মণিপুৰৰ উখৰুল জিলাত কালি পুৱা অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত কৰা আক্ৰমণত 1জন লোক নিহত হোৱাৰ লগতে আন 1জন গুৰুতৰভাৱে আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ 2য়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপ, AIR ৰেডিঅ' এপ যোগেও শুনিবলৈ পাব। এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক বিমল দেৱ মেধিৰ কণ্ঠৰ এটি গীত, গীতিকাৰ অপৰ্ণা বণিক্য, সুৰ শিল্পীৰ নিজৰ।

বিমল দেৱ মেধিৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক প্ৰণৱীৰাম বৰুৱা আৰু মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক সন্ধ্যা মেননৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ ননিমোহন দাসৰ।

সন্ধ্যা মেননৰ কণ্ঠৰ গীতি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বিজয় দুৱৰাৰ, সুৰ জিতুল সোণোৱালৰ।

অনুষ্ঠানত এতিয়া শুনাবলৈ লোৱা হৈছে ললিতা লহকৰৰ কণ্ঠৰ এটি গীত, গীতিকাৰ জয়ন্ত দাস, সংগীত পৰিচালনা ৰূপম তালুকদাৰৰ।

অনুষ্ঠানৰ শেষত শুনক দিগন্ত ভাৰতী আৰু মূৰ্চনা ভূঞাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ দিগন্ত ভাৰতীৰ।

ইয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স

বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমোগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে 11,127 এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ এণ্ড ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল মেকানিক, ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 বজাত নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি হিচাপে ৰাখি নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে।

এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু আই অ' এছৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰ ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ডিব্ৰুগড় পৌৰ নিগমে ডিব্ৰুগড় মহানগৰৰ তীৱ যানজঁটৰ সমস্যা সমাধানৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে পথৰ কাষৰ অবৈধ দোকান পোহাৰ উচ্ছেদ চলাই জনসাধাৰণৰ সুৰক্ষা আৰু নগৰীয় শৃংখলাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান চলোৱা হৈছে বুলি পৌৰসভাই উল্লেখ কৰিছে। এই কাৰ্যক সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় আঞ্চলিক সমিতিয়ে আদৰণি জনাইছে। ইয়াৰ লগতে ছাত্ৰ সন্থাটোৱে নিৰ্ধাৰিত সময়ৰ ভিতৰত এইসকল ব্যৱসায়ীক নিৰ্দিষ্ট স্থানত ব্যৱসায়ৰ সুবিধা দিবলৈ অনুৰোধ জনাইছে। ডিব্ৰুগড় জিলাৰ দুলীয়াজান শাখা লেখিকা সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত মদিৰা শইকীয়া ভূঞাৰ সোঁৱৰণত দ্বিতীয় বাৰ্ষিক কাব্যগ্ৰন্থৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিব পাৰিব। 2023 চনৰ পৰা চলিত বৰ্ষলৈকে প্ৰকাশিত কাব্যগ্ৰন্থৰ দুটাকৈ কপি প্ৰতিযোগিতাৰ বাবে 18 জনৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব। নিৰ্বাচিত 3খন কাব্যগ্ৰন্থক 5 জুলাইত লেখিকা সন্থাৰ বছৰেকীয়া অধিৱেশনত বঁটা প্ৰদান কৰা হ'ব বুলি লেখিকা সন্থাই অৱগত কৰিছে। ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে চাবুৱা লাখোৱালৰ বিধায়ক বিনোদ হাজৰিকাই কালি এটা বিশেষ অনুষ্ঠানত শপথ গ্ৰহণ কৰে। এই অনুষ্ঠানত চাবুৱা পৌৰসভাৰ পৌৰপতি, চাবুৱাৰ ৰাজচক্ৰ বিষয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মণিপুৰৰ উখৰুল জিলাৰ 202 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি পুৱা অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণত ট্ৰাকখনৰ চালকজনৰ মৃত্যু হোৱাৰ লগতে এজন আৰক্ষীৰ জোৱান গুলীবিদ্ধ হয়। জোৱানজনক ইম্ফলৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে উখৰুল জিলাৰ লিটন আৰক্ষী থানাৰ অধীনৰ লেইনগং সিং আৰু টি এম কাছুগাঁৱৰ মাজত দুৰ্বৃত্তই ট্ৰাকখনত আক্ৰমণ চলায়। মৃত ট্ৰাক চালকজন পশ্চিমবংগৰ নিবাসী আছিল। মণিপুৰৰ গৃহমন্ত্ৰীয়ে ইম্ফলৰ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি হৈ থকা আহত জোৱানজনৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ আশু আৰোগ্য কামনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ গৃহমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ তদন্ত কৰা হ'ব আৰু দোষীক উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী ইয়ুমনাম খেমছান সিঙে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। যোৰহাট জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত কালি জিলা কৃষি বিভাগৰ এখন গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কৃষিখণ্ডৰ বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হয়। তদুপৰি জলসিঞ্চন, ভূমি, পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। তেজপুৰত পূৰ্বৰ দৰে এই বছৰো অহা 6 আৰু 7 জুনত তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হ'ব। কালি শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে লিচু মহোৎসৱ হ'বলগীয়া পৰুৱা লিচু বাগিচা আৰু পল্টন পুখুৰী লিচু বাগিচা পৰিদৰ্শন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ৰিয়েল ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপ, AIR ৰেডিঅ' এপ যোগেও শুনিবলৈ পাব। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক ভূপেন হাজৰিকা আৰু লতা মংগেশকৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ ভূপেন হাজৰিকাৰ।

অনুষ্ঠানতে এবাৰ শুনক নিখিলেশ বৰুৱা আৰু শান্তাউজীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা লক্ষ্য হীৰা দাসৰ, সুৰ নিখিলেশ বৰুৱাৰ।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দেৱজিৎ খনিকৰৰ, সুৰ ৰসানন্দ গগৈৰ।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হবলৈ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত গ্ৰহণ, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্যৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা, ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰৰ নিৰ্দেশ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি গুজৰাট টাইটান্সৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ লক্ষ্যৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কালি দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে এই আলোচনাকালত তেওঁলোকে অসম মেঘালয় সীমান্তৰ বিষয়ৰ উপৰি বিভিন্ন আন্তঃৰাজ্যিক প্ৰসংগত মত বিনিময় কৰে। তেওঁলোকে লগতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৰ্শনেৰে অসম আৰু মেঘালয়ে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে অষ্টলক্ষ্মী অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰিব পৰা নতুন সম্ভাৱনাসমূহৰ অন্বেষণ সন্দৰ্ভতো আলোচনা কৰে। উল্লেখযোগ্য যে অসম আৰু মেঘালয়ৰ 884.9 কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাজ্যিক সীমাৰ লগতে 12টা অঞ্চলত দীৰ্ঘদিন ধৰি বিবাদ চলি আছে। ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্য অৰহন্ত চাৰিপুত্ৰ আৰু অৰহন্ত মোদগালিয়ানৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে অসমৰ ৰাজ্য

0: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা হ'ব। ভাৰত আৰু মংগোলীয়াৰ মাজৰ শতিকাজোৰা সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত এই প্ৰদৰ্শনী আয়োজন কৰা হৈছে। মধ্যপ্ৰদেশৰ ছাচি বিহাৰ চৈত্যত এই পবিত্ৰ অৱশেষ সংৰক্ষণ কৰি ৰখা হৈছে আৰু মংগোলীয়াত এই অৱশেষ প্ৰদৰ্শনীৰ বাবে অহা 9 জুনলৈ ৰখা হ'ব। এই প্ৰদৰ্শনকালত দেশখনৰ বহু ভক্ত বৌদ্ধ ভিক্ষু তথা পণ্ডিতসকলে পবিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। মংগোলীয়া যাত্ৰাৰ পূৰ্বে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আকাশবাণী গুৱাহাটীযোগে এটি বাৰ্তা প্ৰেৰণ কৰিছে।
1: নমস্কাৰ বন্ধুগণ, আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীকে মাৰ্গদৰ্শনমে ভাৰত চৰকাৰ বসুধৈৱ কুটুম্বকম তথা বিশ্ব বন্ধুত্ব কি ভাৱনা কো বৈশ্বিক স্তৰ পৰ সশক্ত বনানে হেতু নিৰন্তৰ প্ৰয়াসৰত হে। ইসি ক্ৰম মে হম মংগোলিয়া কি যাত্ৰা পৰ যা ৰহে হে, যাহা ভগৱান বুদ্ধ কে পৰম পূজ্য শিষ্য অৰহন্ত সাৰিপুত্ৰ এবং অৰহন্ত মহামোদল্যায়ন কে পবিত্র অবশেষোঁ কি প্রদর্শনী আয়োজিত কি যা রহি হে। ইহ অবসর ভারত ও মঙ্গোলিয়া কে মধ্যে প্রাচীন আধ্যাত্মিক সাংস্কৃতিক এবং সভ্যতাগত সম্বন্ধো কো নই ঊর্জা প্রদান করনে বালা হে। ইহ আয়োজন দোনো দেশোঁ কে বীচ আত্মীয়তা সদ্ভাব ওর সহযোগ কি ওর অধিক ভাবনা কো মজবুত করেগা তথা ভগবান বুদ্ধ কে শান্তি করুণা और मानव कल्याण के संदेश को वैश्विक समुदाय तक प्रभावी रूप से पहुंचाने का माध्यम बनेगा। मुझे विश्वास है कि पवित्र अवशेषों की यह प्रदर्शनी भारत और मंगोलिया के संबंधों में नई उष्मा का संचार करेगी तथा विश्व बंधुत्व सह अस्तित्व और मानवीय मूल्यों की भावना को और अधिक व्यापक बनाएगी। जय हिंद।
0: পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ফলত গোলকীয় শক্তি যোগান ব্যৱস্থা ব্যাহত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষ সন্দৰ্ভত কালি এখন আন্তঃমন্ত্ৰী পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইন্ধনৰ যোগানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সুৰক্ষামূলক ব্যৱস্থাসমূহত আলোকপাত কৰি শ্ৰীমতী শৰ্মাই কয় যে দেশে খনিজ তেলৰ ভাণ্ডাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ দিশতো কাম কৰি আছে। তেওঁ কয় যে চৰকাৰে কৌশলগত ভাণ্ডাৰৰ জৰিয়তে ইন্ধন নিৰাপত্তা শক্তিশালী কৰা আৰু নিৰৱচ্ছিন্নভাৱে যোগান সুনিশ্চিত কৰাৰ বাবেও কাম কৰি আছে। চৰকাৰে লগতে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত তৈল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেচন, ভাৰত পেট্ৰলিয়াম আৰু হিন্দুস্তান পেট্ৰলিয়ামক অতিৰিক্ত ভাণ্ডাৰৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি যুটীয়া সচিবগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী শৰ্মাই কয় যে দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল, ৰন্ধন গেছ, খনিজ তেল আৰু প্ৰাকৃতিক গেছ মজুত আছে আৰু প্ৰতিদিনে প্ৰায় 92,000 মেট্ৰিক টন ৰন্ধন গেছ উৎপাদন কৰি থকা হৈছে। অসম বিধানসভা সচিবালয়ে ঠিকাভিত্তিকভাৱে নিয়োজিত 12গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিছে। বিধানসভাৰ নৱনিযুক্ত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ অনুসৰি এইসকল বিষয়া কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে বুলি অসম বিধানসভা সচিবালয়ে এখন নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ 16শ আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনা আৰু বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী

0: আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। তামোলপুৰ জিলাৰ আবকাৰী বিভাগে কালি নাগৰিজুলি আৰক্ষী চকীৰ অধীনৰ ডোঙাৰ গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ ভূটানী সুৰা জব্দ কৰে। অঞ্চলটোত অবৈধ সুৰাৰ বেহাৰ বিৰুদ্ধে চলাই থকা অভিযানৰ অংশ হিচাপে এই সফলতা লাভ কৰা হয়। জিলাৰ আবকাৰী বিভাগৰ উপ অধীক্ষক মানস প্ৰতিম শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে প্ৰায় 140 কাৰ্টন ভূটানৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। এই কাৰ্যৰ সৈতে জড়িত বিমল বড়ো নামৰ ব্যক্তিগৰাকীক অভিযানৰ সময়ত পলাই যাবলৈ সক্ষম হয় যদিও তেওঁ কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব আই আই টি গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ চুপাৰীঘাট কাজিগাঁও সংযোগী পথত কালি সন্ধিয়া সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে দুখন মটৰচাইকেলৰ মুখামুখিকৈ খুন্দা লগাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। কোকৰাঝাৰ জিলায়ুক্ত ডঃ পি উদয় প্ৰবীণে কালি জিলাখনৰ স্বাস্থ্যখণ্ডৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। স্বাস্থ্যখণ্ডত ৰূপায়িত আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণৰ অগ্ৰগতিত তেওঁ গুৰুত্ব আৰোপ কৰে। জিলাখনত এইছ পি ভি প্ৰতিষেধক আঁচনি ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত তেওঁ সবিশেষ বুজ লয়। জৰায়ুমুখৰ কৰ্কট ৰোগৰ পৰা কন্যাসকলক সুৰক্ষা দিয়াৰ প্ৰতি লক্ষ্য ৰাখি চলোৱা এই অভিযান জিলাখনত সফল কৰি তোলাৰ বাবে ব্যাপক সজাগতা অভিযান চলাবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁ নিৰ্দেশ দিয়ে। যক্ষ্মামুক্ত ভাৰত অভিযানৰ অগ্ৰগতি সন্দৰ্ভতো তেওঁ সবিশেষ বুজ লয়। বৈঠকত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। গুজৰাট টাইটানছে 215 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি সুন্দৰ বেটিঙেৰে 18 অভাৰ 4 বলত 3 উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। গুজৰাট দলৰ অধিনায়ক শুভমান গিলে 53টা বলত 104 ৰাণ কৰাৰ লগতে সাই সুদৰ্শনে 58 ৰাণ কৰে। শুভমান গিলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 214 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 96 ৰাণৰ সুন্দৰ ইনিংছ খেলাৰ লগতে ৰবীন্দ্ৰ জাদেজাই 45 ৰাণৰ বৰঙণি আগবঢ়ায়। গুজৰাট টাইটানছৰ হৈ কাগিছৰ ৰাৱাডা আৰু জেছন হালদৰে 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পোৱা আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পুলক গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: জুনৰ প্ৰথম সপ্তাহত হ'বলগীয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে উদ্বিগ্ন মন্ত্ৰিত্ব প্ৰত্যাশী ইবোলাৰ আতংক গুৱাহাটীৰ বিমানবন্দৰত বিশেষ সতৰ্কতা অসম বিধানসভা সচিবালয়ত অৱসৰৰ পাছত পুনৰ নিযুক্তি লাভ কৰা 12 গৰাকী বিষয়া কৰ্মচাৰীক অব্যাহতি অসমত জি এছ ডি পিৰ মাত্ৰ 1.7% ব্যয় স্বাস্থ্যসেৱাত আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মাত্ৰ 10 মিনিটৰ ভিতৰতে সীমান্ত পাৰ হৈ ভাৰতত সোমাই এই সম্পৰ্কীয় অসম পশ্চিমবংগত হোৱা অবৈধ প্ৰৱৰ্জনৰ আঁৰৰ চাঞ্চল্যকৰ তথ্যৰ বাতৰি এটা দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্ত আৰু ফাষ্ট ট্ৰেক আদালতে শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ কৰাৰ বাতৰি দ্য আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত আসন্ন জনগণনা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰাৰ বাতৰি নিয়মে বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। দেশৰ সকলো প্ৰাথমিক শিক্ষক হ'ব লাগিব টেট উত্তীৰ্ণ এই শিৰোনামেৰে কেইবাহাজাৰ শিক্ষকৰ আবেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতখনে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমকে ধৰি দেশৰ বহু অঞ্চলত প্ৰদূষক দ্ৰব্য 20% বৃদ্ধি পোৱাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে তথ্য সহকাৰে প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা অভিলেখসংখ্যক 5,48,000 দৰ্শনাৰ্থীৰ আগমন ঘটাৰ

0: বাতৰি দা চেণ্টিনেল কাকতৰ। এতিয়া হওক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ পুলক। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত মটঙাৰ পল্লা নৈত গা ধুবলৈ গৈ কালি দুটি শিশুৰ মৃত্যু হয়। সমনীয়াৰ সৈতে গা ধুবলৈ যোৱাৰ সময়ত এটি শিশু নৈৰ কোবাল সোঁতত উটি যোৱা দেখা পাই আনটি শিশুৱে বচাবলৈ যোৱাৰ অৱস্থাতে তেওঁলোকৰ মৃত্যু হয়। গোৱালপাৰা জিলাৰ মৰণৈ আৰক্ষী থানাৰ সমীপত আজি পুৱতি নিশা বিদ্যুৎপৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি খাদ্যৰ সন্ধানত অঞ্চলটোত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে এজন লোকৰ বাসগৃহলৈ বিদ্যুৎ সংযোগ দিয়া তাঁৰ সুৰেৰে মেৰিয়াই দিয়াৰ সময়ত বিদ্যুৎপৃষ্ট হৈ হাতীটোৰ মৃত্যু হয়। ইতিমধ্যে বন বিভাগৰ লোক অঞ্চলটোত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা লৈছে। উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত বনৰীয়া হাতীয়ে দীৰ্ঘদিনৰে পৰা উপদ্ৰৱ চলাই আহিছে। ডিব্ৰুগড় জিলাৰ দুলিয়াজান শাখা লেখিকা সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে সংগতি ৰাখি সদৌ অসম ভিত্তিত মদিৰা শইকীয়া ভূঞাৰ সোঁৱৰণত দ্বিতীয় বাৰ্ষিক কাব্য গ্ৰন্থৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিব পাৰিব। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। আন্তঃৰাজ্যিক সীমা সমস্যা স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হবলৈ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী সিদ্ধান্ত গ্ৰহণ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্যৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি গুজৰাট টাইটানছৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ এপ, এআইআৰ ৰেডিঅ' এপ যোগেও শুনিবলৈ পাব। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনক চামিনী মেমচাব ছবিৰ এটি গীত ভূপেন হাজৰিকা আৰু উষা মংগেশকৰৰ কণ্ঠত। গীতৰ কথা আৰু সুৰ ভূপেন হাজৰিকাৰ।
1: জিকি জাকি যাও, ওকি যাও, জিকি জাকি যাও, জিকি জাকি যাও, ওকি যাও, জিকি জাকি যাও, জিকি জাকি যাও, ওকি যাও, জিকি জাকি যাও, জিকি জাকি যাও, জিকি জাকি যাও, ওকি যাও, জিকি জাকি যাও।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক খগেন মহন্তৰ কণ্ঠৰ এটি গীত, ছবি ভাইটি, গীতৰ কথা জয়ন্ত বৰুৱাৰ আৰু সুৰ অজিত সিঙৰ।

খগেন মহন্তৰ গীত কণ্ঠৰ গীতটি শুনিলে। ৰূপালীধ অনুষ্ঠানত এইবাৰ শুনক অংগাৰে ছবিৰেটি গীত উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকৰ কণ্ঠত। গীতিকাৰ জাভেদ আখতাৰ, সংগীত পৰিচালনা অনু মালিক আৰু আদেশ শ্ৰীবাস্তৱৰ।

রূপালীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এতিয়া শুনক শানৰ কণ্ঠৰীতি গীত চক্ৰধাৰ ছবিৰ পৰা, গীতিকাৰ সমীৰ ৰঞ্জন আৰু সংগীত পৰিচালনা যতীন পণ্ডিতৰ।

ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত শুনক দিল ছবিৰ এটি গীত অনুৰাধা পৰৱাল আৰু উদিত নাৰায়ণৰ কণ্ঠত, গীতিকাৰ সমীৰ, সংগীত পৰিচালনা আনন্দ মিলিন্দৰ।

মনাৰাথা পৰৱাল আৰু উদিত নাৰায়ণৰ কণ্ঠৰ গীতটি শুনিলে। ৰূপালী ঢৌ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া সময় পোৱা 9:45:46 গৈছে। ইয়াৰ লগে লগে আমাৰ প্ৰথম অধিৱেশনৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন দিনৰ 11:30 বজাত মুকলি কৰা হ'ব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ এপ, এআইআৰ ৰেডিঅ' এপ যোগেও শুনিবলৈ পাব। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ৰশ্মিতা কাশ্যপ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ শৰ্মা, পপী চন্দ আৰু লস্মিতা শইকীয়া, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শইকীয়া আৰু বিপুল কলিতা, আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক দিলীপ দাস আৰু শান্তা হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নীলকুমাৰ শৰ্মা আৰু প্ৰযোজনা হীৰেণ গোহাঁইৰ।

শ্রোতাসকলে গীতিমালিকার গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক প্ৰতুল শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হীৰেণ গোস্বামীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

অনুষ্ঠানত এতিয়া শুনক অৰুণাভা ভূঞাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ডিম্বেশ্বৰ দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনক পংকজ বৰদলৈ আৰু কুইন দাসৰ কণ্ঠৰ এটি গীত। গীতিকাৰ উমেশ চৌধুৰী, প্ৰযোজনা ৰাজেশ্বৰ বৰদলৈৰ।

0: পংকজ বৰদলৈ আৰু কুইন দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

এটি বিশেষ ঘোষণা। আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা নিউ একাডেমিক বিল্ডিং কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ তাৰিখ 31 মে অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ'ব আৰু সময় হ'ল দিনৰ 10 বজাৰ পৰা।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ কিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সোধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

নমস্কাৰ সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে যুৱবাণীৰ এমুঠি মন পৰখা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মজত উপস্থিত আছো মই ডেইজি গগৈ।

মহাত্মা গান্ধীয়ে কৈছিল, স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসমূহৰ মাজলৈ যোৱাৰ পূৰ্বে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি খন্তেক পাছতে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 আগবঢ়োৱা হ'ব বিকাশ শৰ্মা বৰুৱাৰ এটি অসমীয়া কথিকা। কস্তুৰী সোণোৱালৰ আধুনিক গীত শুনিবলৈ পাব 6:30। 7:20 নিবেদন কৰা হ'ব যুৱ কৰ্মশালাৰ অনুষ্ঠানটি। মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি আগবঢ়োৱা হ'ব 8:05 আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয়শ্ৰোতা, এইখিনিতে দিবলৈ লৈছো কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক আগতীয়া ৰেঙনি। কাইলৈও 5:10 মুকলি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15।

কাইলৈ ক্ৰমে 6:10 আৰু 6:30 নিবেদন কৰা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি। 7:20 আগবঢ়োৱা হ'ব হিপ হিপ হুৰে অনুষ্ঠানটি আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জনত শুনাবলৈ লৈছো কেইখনমান হিন্দী ছবিৰ মন পৰশা গীতেৰে। পুনতেই শুনোচোন আহক বলিউডৰ চিনেমা ৰেডিৰ পৰা এই দুটি সুন্দৰ গীত।

শ্ৰোতাসকলে ৰেডী ছবিখনৰ পৰা ৰাহত ফতেহ আলী খান আৰু তুলসী কুমাৰৰ কণ্ঠৰ এই গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো অ' মাই গড ছবিখনৰ পৰা কৈলাশ খেৰ আৰু মিকা সিং আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই দুটি গীত।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো ৱেলকাম ছবিখনৰ পৰা আনন্দ ৰাজ আনন্দৰ কণ্ঠৰ দুটি গীত।

শ্রোতাসকলে মনোরঞ্জন শুনে আছে প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো এক ভিলেন ছবিখনৰ পৰা অংকিত তিৱাৰী আৰু ৰব্বি আহমেদ আৰু আদনান ঢোলৰ কণ্ঠৰ দুটি গীত।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল ইন এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথেমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ

ইঞ্জিনিয়ারিং, কম্পিউটার টেকনোলজি, কম্পিউটার অ্যাপ্লিকেশনস, ডাটা সায়েন্স বা আর্টিফিশিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থীৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, এৰমেচিয়ৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য বা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: 2 days ago. The Congress party has informed that AICC General Secretary Randeep Singh Surjewala will brief media persons after the meeting. Our correspondent reports that earlier in the day, D.K. Shivakumar met the governor twice and is likely to meet the governor again after he is elected as the CLP leader. The swearing-in date will be fixed thereafter. Minister of State for Personnel, Public Grievances and Pensions Dr. Jitendra Singh today launched the AI-enabled CP Grams voice chatbot Samadhan Didi in New Delhi. Developed by the Department of Administrative Reforms and Public Grievances in collaboration with Abhashini, Samadhan Didi is a voice-based multilingual grievance registration assistant with intelligent AI-based categorization that helps citizens to register public grievances through an interactive conversational interface. Electronic and IT Minister Ashwini Vaishnav today visited Loham in Surajpur and Greater Noida, which is producing sustainable critical minerals and advanced materials. Speaking to media, Mr. Vaishnav said lithium batteries and permanent magnets play a crucial role in several modern technologies, and Prime Minister Narendra Modi envisions that this should be manufactured in India and its technology should be developed domestically. Lieutenant General N.S. Raja Subramani will succeed Chief of Defence Staff General Anil Chauhan, who bade farewell to military service after receiving a ceremonial Tri-Services Guard of Honour at the National War Memorial in New Delhi. The ceremony marked the culmination of his distinguished tenure as the country's top military officer. He also laid a wreath at the War Memorial. In badminton, Indian men's doubles pair of Sattvic Sairaj, Ranki Reddy and Chirag Shetty advanced to the finals of the Singapore Open tournament. The Indian pair defeated world number one South Korea's duo Seo Seung-jae and Kim Won-ho 21-19-21-18 in the semi-final today. In the mixed doubles, India's Dhruv Kapila and Tanisha Krasto lost to Japan's Sayaka Hobara and Yuichi Shimogami 16-21-21-17-13-21 in the semi-final today. Union Minister for Youth Affairs and Sports Dr. Mansukh Mandaviya and Meghalaya Chief Minister Conrad K. Sangma today inaugurated the Integrated Hospitality and Sports Complex at JN Sports Complex in Polo, Shillong. And with that, we end this news bulletin.
1: Batri Pasate Upotia Hisu, Jubapane Onustana Moziale, Amar Onustan Prosaita Huese. Medium protocol on an apotohomic nometer, a hazard 0.3 kHz aru, DRM frequency a hazard 26 kHz, Akapane Kuahatri Praxotif Purapora. Prestota Etia upper Haisu Bika Horma Borwar, Ohomia Kotika Poristiti Tontrok, Punarutaro Sinta aru, Nova Projanmor Coronio.
2: Poristiti Tonto Punarutaro Sinta aru, Nova Projanmor Coronio. শ্রী বিকাশ শর্মা বৰুৱা গুৱাহাটী বিশ্ববিদ্যালয় মুক্ত বতাহ সেউজি ধৰা শান্ত সুনীল আকাশ সুন্দৰ এই জীৱন প্ৰকাশ অনুপম এই আৱাস প্ৰকৃতি আৰু মানুহৰ সমন্বিত সম্পৰ্কৰ জৰিয়তে একোখন ঠাই বা একোটা অঞ্চলৰ পৰিৱেশ বৰ্তি থাকে আনহাতে মানুহক জীৱনটো সুচাৰুৰূপে পৰিচালিত কৰিবলৈ নিত্য প্ৰয়োজনীয় সা সুবিধাসমূহৰ উপৰিও বৰ্তমান সময়ত বহু পৰিমাণে অত্যাধুনিক সা সুবিধাৰ প্ৰয়োজন হৈছে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদসমূহ মানুহে ব্যৱহাৰ উপযোগী কৰি মানৱ সৃষ্ট সম্পদ হিচাপে গঢ় দিয়ে আৰু এই অভাৱসমূহ পূৰণ কৰে সমাজ পৰিৱৰ্তনশীল সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে মানুহৰ জীৱন ধাৰণ পদ্ধতি আচাৰ ব্যৱহাৰ নিয়ম কানুন ইত্যাদিবোৰেও সংশোধিত ৰূপ লয় সভ্যতাৰ ক্ৰমবিকাশৰ এই গতি বৰ্তমান উপনীত হৈছেগৈ একবিংশ শতিকাৰ তথ্য প্ৰযুক্তি আৰু বিশ্বায়নৰ যুগত মানুহৰ জীৱনশৈলী হৈ পৰিছে যন্ত্ৰচালিত বৰ্তমানৰ সময়ছোৱা হ'ল মন মুকলি কৰি ৰখা যুগ মানুহে শাৰীৰিক শক্তিৰে দমন বা আয়ত্ত কৰিব নোৱাৰা বস্তু বা ঘটনা বুদ্ধি প্ৰয়োগ কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনিব বিচাৰে সংস্কৃতত কোৱা আছে ন হি জ্ঞানেন সদৃশং পবিত্ৰমিহ বিদ্যতে অৰ্থাৎ জ্ঞানৰ সদৃশ পবিত্ৰ বস্তু একোৱেই নাই জ্ঞানেই হৈছে শ্ৰেষ্ঠ শক্তি আৰু বিদ্যাধন হৈছে মহাধন মানুহৰ জ্ঞানৰ অনুসন্ধিৎসু তথা পৰ্যবেক্ষণশীল স্বভাৱৰ বাবে কিছুমান আশ্চৰ্যচকিতকাৰী বিষয় সহজলভ্য হৈ পৰে যাৰ বাবে ইটোৰ পিছত সিটো অভিনৱ সৃষ্টি তথা সফলতা পৰিলক্ষিত হৈছে প্ৰকৃতিৰ বিভিন্ন উপাদানবিলাকৰ পৰস্পৰৰ মাজত আছে জটিল সম্পৰ্ক উদাহৰণস্বৰূপে সেউজ উদ্ভিদসমূহে পানী আৰু মাটিৰ পৰা আহাৰ গ্ৰহণ কৰে এই উদ্ভিদৰ পাত ফল আৰু অন্যান্য অংশ চৰাই বা হৰিণাই আহাৰ হিচাপে লয় যেতিয়া এইবোৰৰ মৃত্যু হয় তেতিয়া ইহঁতৰ মৃত অৱশেষবোৰৰ অংশ বেক্টেৰিয়া, ফাংগি আদিয়ে আহাৰ হিচাপে গ্ৰহণ কৰে।

0: আৰু ৰৈ যোৱা বাকী অংশবোৰ ভাঙি গৈ নাইট্ৰজেন, কাৰ্বন, ছালফাৰ আদিৰ দৰে অতি ক্ষুদ্ৰ উপাদানলৈ পৰিণত হয় আৰু পুনৰ মাটিত মিহলি হৈ যায়। এইদৰে আটাইবোৰে পৰস্পৰক সংযুক্ত কৰি ৰাখে। পৰিস্থিতিতন্ত্ৰ বা বাস্তৱ্যবিদ্যাৰ মূল কাৰ্যকাৰী একক। এই বাস্তৱ্যবিদ্যা শব্দটো প্ৰৱৰ্তন কৰিছিল 1869 চনত জাৰ্মান দেশৰ প্ৰাণীবিদ আৰ্নেষ্ট হেকেলে। এ জি টেনচেলে 1935 চনত পৰিস্থিতিতন্ত্ৰ শব্দটো প্ৰৱৰ্তন কৰিছিল। পৰিস্থিতিতন্ত্ৰত জৈৱিক কাৰক আৰু অজৈৱিক কাৰকসমূহে এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। অৰ্থাৎ যি বিশেষ পদ্ধতিত কোনো বসতিৰ স্থান, জীৱগোষ্ঠীবোৰ এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ লগত প্ৰতিক্ৰিয়া কৰি এটি সুস্থিৰ তন্ত্ৰ গঠন কৰে, সেই ক্ৰিয়া পদ্ধতিক পৰিস্থিতিতন্ত্ৰ বোলে। পৰিস্থিতিতন্ত্ৰ ঘাইকৈ দুই ধৰণৰ, প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ আৰু কৃত্ৰিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্ৰ। পৰিস্থিতিতন্ত্ৰ মানৱ সমাজৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ বিষয়। পৰিস্থিতিতন্ত্ৰ বৰ্তি থকাৰ বাবেই মানৱ প্ৰজাতি বিশ্বত বৰ্তি আছে। পৰিস্থিতিতন্ত্ৰক নিৰ্ভৰ কৰিয়েই বৰ্তমান বিশ্বখন সুস্থিৰভাৱে বৰ্তি আছে। কিন্তু মানুহৰ কিছুমান পৰিৱেশ ধ্বংসকাৰী কাৰ্যকলাপৰ বাবে আজি পৰিস্থিতিতন্ত্ৰও ধ্বংসৰ গৰাহত পৰিছে। পৰিস্থিতিতন্ত্ৰৰ অৱনতি ঘটাৰ বাবে পৃথিৱীৰ আয়ুসকাল ক্ৰমাৎ হ্ৰাস হৈ আহিছে। মানৱ জাতিৰ ভৱিষ্যতো এক অন্ধকাৰ দিশলৈ গতি কৰিছে। এই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু এই ক্ষেত্ৰত মানৱ জাতিৰ দায়িত্ব অপৰিসীম। প্ৰদূষণ আজি এক বিশ্ব সমস্যা। সভ্যতাৰ অগ্ৰগতি আৰু জনসংখ্যাৰ বিস্ফোৰণৰ ফলত মানুহে পৰিৱেশত নানা ধৰণৰ অবাঞ্চিত ক্ৰিয়াকলাপ আৰম্ভ কৰিব লৈছে। ঔদ্যোগিকৰণ তথা বিভিন্ন ধৰণৰ আণৱিক পৰীক্ষাৰ ফলতো পৰিৱেশ প্ৰদূষিত হৈছে। ইয়াক ৰোধ কৰা অত্যন্ত প্ৰয়োজন, নহ'লে অনতিপলমে পৃথিৱীৰ পৰা জীৱৰ অস্তিত্ব লোপ পাব। আজি গোটেই বিশ্বত প্ৰদূষণ প্ৰতিকাৰ উপায় উদ্ভাৱনৰ বাবে নানা ধৰণৰ গৱেষণা চলি আছে। প্ৰাচীন বৈদিক যুগৰ পৰাই প্ৰকৃতি সুৰক্ষাৰ চিন্তা চৰ্চা আৰম্ভ হৈছিল। অথৰ্ববেদৰ দ্বাদশ কাণ্ডৰ প্ৰথম সূক্তৰ 12 নম্বৰ মন্ত্ৰত কোৱা হৈছে, মাতা ভূমি পুত্ৰ অহং পৃথিৱ্যা, অৰ্থাৎ আৰ্থ ইজ মাদাৰ এণ্ড আই এম দ্য ছান অফ আৰ্থ। আৰু কোৱা হৈছিল যে, সত্যং বহুদ্ৰুতমুগ্ৰং দীক্ষা তপৌ ব্ৰহ্মযজ্ঞ ধৰং পৃথিৱী চানো মনুষ্য ভৱিষ্য পল্লুৰং লৌকং পৃথিৱী ন কিনৌতু। অৰ্থাৎ যিসকলে মাতৃৰূপা ধৰণীৰ প্ৰতি মনোযোগ দিয়ে, ধৰণীৰূপী প্ৰকৃতিয়েও সেইসকলৰ প্ৰতি যত্ন লয়। গছ গছনিয়ে বায়ু প্ৰদূষণ ৰোধ, বানপানী নিয়ন্ত্ৰণ, ভূমিস্খলন আৰু বনজুইৰ পৰা ৰক্ষা কৰে। সেইবাবে কোৱা আছে যে, গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে 10 জোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এনেকুৱা এটা সময় আছিল যেতিয়া আমাৰ চাৰিওফালৰ সকলো বস্তু আছিল বিশুদ্ধ আৰু নিৰাপদ, বায়ু পানী আৰু মাটি আছিল ভাৰসাম্যমূলক অৱস্থাত। আদিম যুগত মানুহৰ চাহিদা আছিল সীমিত, কিন্তু বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে মানুহৰ চাহিদাৰ হাৰ যথেষ্ট বৃদ্ধি কৰিছে, ফলত সৃষ্টি হৈছে নিত্য নতুন পাৰিৱেশিক সমস্যাৰ। এই সমস্যাসমূহৰ বৰ্গীকৰণ আমি 3 ধৰণে কৰিব পাৰোঁ, স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা। বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে পৰিস্থিতিতন্ত্ৰৰ অৱনমন ঘটা পৰিলক্ষিত হৈছে। ইয়াৰে গুৰুত্বপূৰ্ণ কাৰণ হিচাপে চিহ্নিত হৈছে নিৰ্বননীকৰণ। অত্যাধিক জনসংখ্যা বৃদ্ধিৰ ফলত মানুহক অধিক ইন্ধনৰ প্ৰয়োজন হৈছে, ইয়েই নিৰ্বননীকৰণৰ প্ৰধান উৎস। ইয়াৰ উপৰিও বনজুই, খনিজ পদাৰ্থ নিষ্কাশনৰ বাবে হাতত লোৱা পন্থাসমূহে পৰিস্থিতিতন্ত্ৰৰ অৱনমনত বৃহৎ অৰিহণা যোগাইছে। যি কি নহওক, পৰিস্থিতিতন্ত্ৰক আমি পুনৰুদ্ধাৰ কৰিবই লাগিব। পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰ বা পুনৰ সংস্থাপনে অৱনমন ঘটা পৰিস্থিতিতন্ত্ৰক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাকে বুজায়। পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত আমাৰ বহুতো দায়িত্ব আছে। আমি নিজৰ ঘৰতে কম শক্তি ক্ষয় হোৱা LED বাল্ব, ফ্ৰিজ, TV আদি ব্যৱহাৰ কৰিব লাগিব। পাৰ্যমানে সৌৰ শক্তি ব্যৱহাৰ কৰাটো খুবেই লাভদায়ক। পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ বাবে আমি বহনক্ষম উন্নয়নৰ ধাৰণা আঁকোৱালি ল'ব পাৰোঁ। আমি এবাৰ ব্যৱহাৰৰ উপযোগী প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিব লাগে। সহজে মাটিত পচি যোৱা পচনশীল মৰাপাটৰ মোনা, মাটিৰ পিয়লা আদি ব্যৱহাৰ দ্ৰুতহাৰত কৰিব লাগে। প্লাষ্টিক জীৱকুলৰ বাবে অভিশাপস্বৰূপ। প্ৰায় 500 বছৰ ধৰি ই অপচনশীল অৱস্থাত থাকে। প্লাষ্টিকৰ সামগ্ৰীৰ দ্বাৰাই আজি মাটি প্ৰদূষিত হৈছে, সাগৰ প্ৰদূষিত হৈছে, ফলত মাটিৰ গুণাগুণ নাইকিয়া হৈছে। কৃষকে অত্যাধিক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছে আৰু মানৱ সমাজত নানান ব্যাধিয়ে গা কৰি উঠিছে। আমি কিছুমান সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত পুনৰাৱৰ্তন পদ্ধতিৰ ব্যৱহাৰ কৰাটো যথোপযুক্ত। জৈৱিক পদ্ধতিৰে উৎপাদিত সামগ্ৰীসমূহে আমাক পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ সম্ভৱপৰ কৰি তুলিব। এই ক্ষেত্ৰত আমাৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে যথেষ্ট কৰণীয় আছে। আমি যিমান পৰা যায় সিমান গছ ৰোপণ কৰিব লাগে। সেউজীয়া উদ্ভিদেই পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত অনবদ্য অৱদান আগবঢ়াব। আমি যুৱ প্ৰজন্মৰ এই ক্ষেত্ৰত তীক্ষ্ণ তৰোৱালৰ দৰে সজাগ আৰু সচেতন হ'ব লাগিব। আমাৰ যথেষ্ট কৰণীয় কাম আছে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত। যুৱশক্তি হৈছে ৰাষ্ট্ৰশক্তি, আজিৰ ছাত্ৰ ভৱিষ্যতৰ ধৰণীস্বৰূপ আৰু দেশৰ নিৰ্মাতা। আমি স্বামী বিবেকানন্দই যুৱকসকলৰ প্ৰতি ৰখা আহ্বানেৰে অনুপ্ৰাণিত হৈ উদ্ধৃত হ'ব পাৰোঁ। সম্প্ৰতি ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে আমি এই প্লেটফৰ্মখন ইতিবাচক চিন্তাৰে কাৰ্যতৰ কৰিলে সমাজলৈ সুখৰ বাৰ্তা কঢ়িয়াব। আমি যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়া অৰ্থাৎ সামাজিক সংবাদ মাধ্যমৰ জৰিয়তে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ আন্দোলন তীব্ৰতৰ কৰি তুলিব পাৰোঁ আৰু ইয়াক সমাজৰ হীৰাই উপহীৰাই প্ৰবাহিত কৰিব পাৰোঁ। আমি যুৱ প্ৰজন্মই এক মহান লক্ষ্য আগত ৰাখি পৰ্যাপ্ত পৰিমাণে বৃক্ষৰোপণ কৰিব লাগিব। বৃক্ষৰোপণ কৰি সংবাদ শীৰ্ষ দখল কৰিলেই নহয়, গছপুলিসমূহৰ সংৰক্ষণৰ যথোপযুক্ত ব্যৱস্থা অৱলম্বন কৰিব লাগিব। পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ বাবে আমি যুৱ প্ৰজন্মই গাঁৱে ভূঞে থকা ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগসমূহক এক নতুন ৰূপ দি কাৰ্যক্ষম কৰিব পাৰোঁ, যাৰ জৰিয়তে পৰ্যাপ্ত পৰিমাণে মৰাপাটৰ মোনা, মাটিৰ পাত্ৰ, সূতাৰ কাপোৰ আদি উৎপাদন হয়। তাৰোপৰি খেতিপথাৰত বাঁহৰ বেৰ দিয়া পদ্ধতি অৱলম্বন কৰিব পাৰোঁ। গতিকে এই কাৰ্যসমূহক আমি বাস্তৱত ৰূপ দিবলৈ সকলোৰে ঐক্যমত লাগিব আৰু ঐক্যবদ্ধ হ'ব লাগিব। ইয়াৰ বাবে প্ৰতিটো পদক্ষেপতে আৱশ্যক হ'ব জ্যেষ্ঠজনৰ দিহা পৰামৰ্শ আৰু উৎসাহপূৰ্বক মন্তব্য। ইংৰাজীত এষাৰ কথা আছে, থিংক গ্ল'বেলি এক্ট লোকেলি, অৰ্থাৎ নিজৰ অঞ্চলটোৰ হকে কাম কৰা মানে ভূগোলকৰ বিষয়ে চিন্তা কৰা। জোৰ পুৰি হাত পালেহি, গতিকে আমি সকলোৱে প্ৰকৃতিক উদ্ধাৰ তথা পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ হকে চিন্তা আৰু কাম কৰাৰ সময় আহি পৰিছে। এই পৃথিৱীত আমি জন্মগ্ৰহণ কৰিছোঁ, এই বিনন্দীয় পৃথিৱীখন আমাৰ, গতিকে আমি কাম কৰোঁ বহুজনৰ হিতৰ বাবে, বহুজনৰ সুখৰ বাবে। আমি এজাক আলোকসন্ধি দুৰন্ত পথিক, বিশ্বজুৰি দেখিছোঁ মাথোন সংকটে ভৰা চৌপাশ, সুস্থ পৰিৱেশ গ্ৰহাৰ প্ৰাণত অযুত অভিলাষ।
1: শ্ৰোতাসকলে বিকাশ শৰ্মা বৰুৱাৰ কথিকাটি শুনিলে।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ।

প্রিয় শ্রোতা, এইখিনিতে পুনৰবাৰ দিবলৈ লৈছো কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক আগতীয়া ৰেঙনি। কাইলৈও 5:10 মুকলি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15। শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। ক্ৰমে 6:10 আৰু 6:30 নিবেদন কৰা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি। হিপ হিপ হুৰে অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:20 আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

প্ৰিয় শ্ৰোতা, এইখিনিতে এটি ঘোষণা দিবলৈ লৈছো। আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই, তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.1।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ কিৰিমতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সোধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নি যুগৰ গান।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যত লোকপিয়াল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়াল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ। অসম বিধানসভা সচিবালয়ে বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে সমিতি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ প্ৰকাশ। অসম সাহিত্য সভাৰ বাবে ৰাজ্য চৰকাৰে 1993 চনত আবণ্টন কৰা 50 বিঘা ভূমি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে সভাপতি আৰু প্ৰধান সম্পাদকৰ বৈঠক। গুৱাহাটী মহানগৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মান উন্নত কৰাৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াৰ আসন্ন 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ 2027ৰ প্ৰস্তুতি সন্দৰ্ভত শ্বিলঙত পৰ্যালোচনা। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ 16 আৰু স্বৰাজযুক্ত ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। বিগত সময়ছোৱাত অসম বিধানসভা সচিবালয়ত বিত্তীয় অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত কমিটি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে আজি বৰপেটাৰ এটা সম্বৰ্ধনা অনুষ্ঠানত এই কথা সদৰি কৰে।
2: এই বিষয়টো মই যিহেতু এতিয়া অনুসন্ধান কৰা নাই, প্ৰথমতে মই অকণমান মানে এইখিনি ঠিক ঠাক কৰি লৈছো। পৰৱৰ্তী সময়ত এনেকুৱাকৈ চিঠি কিছুমান আহিছে, সেইসমূহ চিঠিৰ মই পত্ৰসমূহ খুলি চাম। বিভাগৰ আমাৰ সচিবালয়ৰ পৰা আহিছে, বিভিন্ন ধৰণৰ 2-4 জন ঠিকাদাৰো দিছে, বঞ্চিত ঠিকাদাৰো দিছে। গতিকে সেইবোৰ বিষয় লৈ পেলাই আগন্তুক কমিটি এখন গঠন কৰি দিম। কিনো আছে, কাৰণ ইমান মানে ভিতৰত যাব লাগিলে মন্দিৰ লগত নিশ্চয় টীম এটা লাগিব। গতিকে সেই বিষয়টো লৈ পেলাই আগন্তুক দিনত মই চাম। এতিয়া আমি সুবিধানৰ সচিবালয়খন যে ঠিক ঠাক কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিছো।
1: তেওঁ কয় যে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়াত অধিক স্বচ্ছতা অনাৰ বাবে পদক্ষেপ লৈছে আৰু বিধানসভাৰ পৰা ইয়াৰ আৰম্ভণি কৰা হৈছে। শেহতীয়াকৈ বিধানসভা সচিবালয়ে ঠিকাভিত্তিকভাৱে নিয়োজিত 12 গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীদাসে কয় যে এইসকল লোকক অৱসৰৰ পাছত পুনৰ মকৰল কৰা হৈছিল। বিধানসভাৰ সদ্য প্ৰাক্তন প্ৰধান সচিবগৰাকীয়েও 2 বছৰ বৰ্ধিত সময় কাম কৰাৰ পাছতো পুনৰ কৰ্মৰত হৈ আছিল। এনেধৰণৰ পুনৰ মকৰল আৰু কাৰ্যকাল বৃদ্ধিৰ দৰে কাৰ্যই পদোন্নতি প্ৰক্ৰিয়াত বাধা প্ৰদান কৰে বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে বিধানসভাত অযুক্তিকৰভাৱে অত্যধিক কৰ্মচাৰী নিয়োজিত হৈ থকা বুলি দাবী কৰে। অসম চৰকাৰে গুৱাহাটী মহানগৰৰ সচল অঞ্চলৰ VIP পথৰ দাঁতিত 1993 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ নামত আবণ্টন দিয়া বেলতলা মৌজাৰ হেঙৰাবাৰী গাঁৱৰ প্ৰায় 50 বিঘা মাটি সম্পৰ্কে অসম সাহিত্য সভাৰ মুখ্যমন্ত্ৰীৰ সৈতে আজি এক আলোচনাত মিলিত হয়। আৰম্ভণিতে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি অসম সাহিত্য সভাৰ সকলো জিলা সভা সাহিত্য সভাৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে সভাপতি আৰু প্ৰধান সম্পাদকৰ সৈতে বিশ্বকোষকে ধৰি বিভিন্ন দুৰ্লভ গ্ৰন্থ পূৰ্ণমুদ্ৰণ প্ৰসংগকে ধৰি বিভিন্ন আলোচনাত মিলিত হয়। অসম সাহিত্য সভাৰ নামত আবণ্টন কৰা মাটিখিনি জলাশয় যদিও সাহিত্য সভাৰ লগত কোনো আলোচনা নকৰাকৈ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে দখল কৰিছে। পার্ক নির্মাণকে ধরে জলাশয় আওতাত পড়া ভূমিখণ্ডত গুৱাহাটী মহানগর উন্নয়ন প্রাধিকরণে বৃহৎ বৃহৎ অট্টালিকা সাজি উলিয়াইছে। তদুপরি উন্নয়ন প্রাধিকরণে সভার নামত আবন্টিত ভূমিখণ্ডত এটা বৃহৎ জলাশয়ও খনন করেছে। উন্নয়ন প্রাধিকরণের ঠিকাদারে সাহিত্য সভার কোনো যোগাযোগ নকরাক সভার কার্যালয় আর সাংস্কৃতিক বিশ্ববিদ্যালয় ভবন ভাঙি পেলায়। সাহিত্য সভায় এই ক্ষেত্রে মুখ্যমন্ত্রীর হস্তক্ষেপ বিচাৰিছে। আনহাতে চন্দ্রকান্ত সন্দিকৈ ভবনের শতবর্ষ মহোৎসবের স্মৃতি সংরক্ষণের উদ্দেশ্যে সভার 33খন জেলার কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভবনের আর্হিরে নির্মাণ, গুৱাহাটীর ভগবতী প্রসাদ বৰুৱা ভবনের হীরক জয়ন্তী উদযাপন আর ভবনটিত এখন অতিথিশালা নির্মাণের বাবেও মুখ্যমন্ত্রীক অনুরোধ জানানো হয়। সাক্ষাৎকালত সাহিত্য সভায় প্রকাশ করা বিভিন্ন মূল্যবান গ্রন্থ মুখ্যমন্ত্রীক প্রদান করে গ্রন্থ উপহার হিসাবে গ্রহণ করে মুখ্যমন্ত্রী সন্তুষ্টি প্রকাশ করে আলোচ্য বিষয় সমূহের সমাধানের বাবে আশ্বাস প্রদান করে। গুৱাহাটী মহানগরক পরিষ্কার পরিচ্ছন্ন করে রখার বাবে পৌর নিগমে এলানি বিশেষ পদক্ষেপ গ্রহণ করেছে। স্বচ্ছতা অভিযানক জন আন্দোলনলে রূপান্তরিত করার বাবে পৌর নিগমে পুনের স্বচ্ছতা প্রতিযোগিতার আয়োজন করেছে। এই সন্দর্ভত পৌর নিগমের মেয়র মৃগেন শরণিয়ায় সংবাদমেল সম্বোধন করে কয় যে মহানগরী উন্নয়ন সমিতি, নাগরিক সমিতি, মহিলা সমিতিকে ধরে বিভিন্ন সংঘ ক্লাব সমূহের মাজত স্বচ্ছতা প্রতিযোগিতা অনুষ্ঠিত হব। এই প্রতিযোগিতার বাবে অনুষ্ঠান প্রতিষ্ঠানসমূহে পরহিলে 15 জুন লৈকে নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্রতিযোগিতাত সর্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰি কৰি শ্ৰীহৰণিয়ে কয় যে প্রতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰ মুক্ত নলা নৰ্দমা ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, বৃক্ষৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌ ফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেঙুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰ লাভ কৰিব। গুৱাহাটী মহানগৰক বেঙুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰ মৃগেন শৰণিয়াই জানিবলৈ দিয়ে।
3: আৰু এটা নম্বৰ আমি বহুত নম্বৰে 50 নম্বৰ দিম তাত, যত তেওঁলোকক আমি আহ্বান জনাইছো, তেওঁলোকেও ৰাইজলৈকে আহ্বান জনাব যে এটা বাইলেন বা দুটা বাইলেন তেওঁলোকে কপৌ ফুলৰ যিটো পাতল বেগুনীয়া কালাৰ আছে সেই কালাৰটো দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যেন সকলোকে আহ্বান জনায় আৰু আমিও তেওঁলোকে আহ্বান জনাইছো তেনেধৰণৰ কাৰোবাৰ গেটত হওক, কাৰোবাৰ ৱালত হওক, কোনোবা ক্ষেত্ৰত দোকান থাকিলে বজাৰ থাকিলে সেইখিনি যেন দোকানীসকলে বা মানুহ ঘৰে যে নিজে নিজে কৰি দিয়ে, তো সেই ধৰণৰ ব্যৱস্থা আহ্বান জনোৱাৰ ক্ষেত্ৰত উন্নয়ন সমিতিৰ ফালৰ পৰা আমি এটা শক্তি পাওঁ।
1: মুঠ 6টা সংমণ্ডলৰ অধীনত হবলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলৰ 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1 লাখ টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডল

দলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগী 5,00,000 টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ আদায় লোৱা হ'ব বুলি শ্ৰীশৰণীয়াই সংবাদমেলত উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পলোস্থিত জে এন ক্ৰীড়া চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে আজি আয়োজক ৰাজ্য বন্দোবস্তি সন্দৰ্ভত এখন বুজাবুজি চুক্তিও সম্পাদিত হয়। মেঘালয়ে আয়োজক ৰাজ্য হিচাপে অগ্ৰণী ভূমিকা পালন কৰাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ভগ্নী ৰাজ্যসমূহে তেওঁলোকৰ ৰাজ্যত অনুষ্ঠিত বিভিন্ন শিতানৰ খেলৰ ক্ষেত্ৰত আয়োজক হিচাপে অংশগ্ৰহণৰ অধিকাৰ লাভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ৰমাৎ সুদৃঢ় হৈ উঠিছে আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বৰঙণি বৃদ্ধি পাইছে। মেঘালয়ত এটা উন্নতি কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি শ্ৰীমাণ্ডাভিয়াই ঘোষণা কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, মেঘালয়ৰ ক্ৰীড়ামন্ত্ৰী ৱেলাট মিকি চাইলা, ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ ডঃ পি টি উষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকল উপস্থিত থাকে। বিশ্ববিদ্যালয় অনুদান আয়োগ UGCয়ে শিক্ষাৰ্থীসকলক অধ্যয়নকালতে ব্যৱহাৰিকভাৱে দক্ষ কৰি তোলাৰ লক্ষ্যৰে অভিলাষী পদক্ষেপ লৈছে। সেই অনুসৰি আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। UGCয়ে প্ৰকাশ কৰা অনুসৰি অধ্যয়নৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে চাকৰিমুখী ব্যৱহাৰিক দক্ষতা গঢ় লৈ উঠে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োগে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে গৱেষণাত ব্ৰতী হবলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলে ৰিচাৰ্চ টুলছ ডাটা এনালাইচিছ লেবৰেটৰী প্ৰকল্পৰ বাস্তৱ অভিজ্ঞতা দিয়াৰো ব্যৱস্থা কৰিছে। UGCয়ে এই সন্দৰ্ভত ইতিমধ্যে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কলা বিজ্ঞান বাণিজ্যসহ সকলো শাখাৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিদ্যাৰ্থীসকলৰ বাবে এই ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক হ'ব। ইয়াৰ উপৰি 3 বছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন দাখিলৰ পথ প্ৰশস্ত ৰখা হৈছে। UGC অনাৰ্ছ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে যিকোনো বেচৰকাৰী বা চৰকাৰী সংস্থাত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। সকলো শিক্ষাৰ্থীয়ে চতুৰ্থ ষান্মাসিক অৰ্থাৎ দ্বিতীয় বৰ্ষ সমাপন কৰাৰ পাছত প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণ 60-120 ঘণ্টাৰ হ'ব। অৱশ্যে 4 বছৰীয়া অনাৰ্ছ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীসকলক অষ্টম ষান্মাসিকত 360 ঘণ্টা অৰ্থাৎ সম্পূৰ্ণ 6 মাহেই ৰিচাৰ্চ প্ৰজেক্ট অথবা থেচিছ জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। নগাঁও জিলাৰ চামগুৰি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 3 আৰু 4 জনৰ জিলা পৰ্যায়ৰ শিশু বিজ্ঞান প্ৰদৰ্শনী আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী নগাঁও আৰু হোজাই জিলাৰ বাবে অনুষ্ঠিত হ'ব। এইবাৰ প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিজ্ঞান, প্ৰযুক্তিবিদ্যা, অভিযান্ত্ৰিক বিদ্যা আৰু গণিত। প্ৰদৰ্শনীখনৰ জৰিয়তে 2খন জিলাৰ ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ৰ লগতে ৰাজ্যিক বোৰ্ডৰ অধীনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক একেখন মঞ্চত একত্ৰিত কৰিবলৈ প্ৰয়াস কৰা হৈছে। প্ৰথম দিনা পুৱা 10 বজাৰ পৰা শিশু বিজ্ঞান প্ৰদৰ্শনী আৰু দ্বিতীয় দিনা পুৱা 10 বজাৰ পৰা বিজ্ঞান আৰু গণিত বিষয় শৈক্ষিক আলোচনা অনুষ্ঠিত হ'ব। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আজি অসম লোকভৱনত গোৱাৰ প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। অনুষ্ঠানত গোৱাৰ চহকী সাংস্কৃতিক ঐতিহ্য, ইতিহাস আৰু ভাৰতৰ প্ৰগতিলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। লোকভৱনৰ যুটীয় সচিব অৰিন্দম বৰুৱাই ৰাষ্ট্ৰীয় সংহতি ৰক্ষা আৰু বিভিন্ন ৰাজ্যৰ মাজত সম্প্ৰীতি গঢ়ি তোলাত এনে কাৰ্যসূচীৰ গুৰুত্বৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোত গোৱাৰ কলা, উৎসৱ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ।
অসম জাতীয় পৰিষদৰ উপসভাপতি মইনাক পাত্ৰই দলৰ পৰা পদত্যাগ কৰিছে।

0: horse trading of four MLAs by the ruling TBK. He said that after these four MLAs resigned from the AIADMK, they had joined the TBK immediately. The government has temporarily exempted customs duties on cotton imports from the 1st of next month to 31st October this year. The Ministry of Textiles in a notification said that the decision has been taken keeping the interest of cotton farmers and the entire cotton value chain at the forefront. It added that the measure implemented during the cotton off-season will ensure adequate availability of cotton for the textile industry, support MSMEs, moderate input costs and strengthen the competitiveness of Indian textiles. Delhi Police Special Cell has arrested eight accused working at the behest of Park ISI Mumbai Underworld Network. Addressing a press conference, Special CP of Delhi Police Special Cell Anil Shukla said that the accused were tasked to attack vital installations and security personnel in Delhi. He said that arms and explosives have been recovered from their possession. Mr. Shukla informed that the accused were operating under directions of cross-border handlers and they were arrested from Delhi, Maharashtra and Pune. Union Minister for Youth Affairs and Sports Dr. Mansukh Mandaviya and Meghalaya Chief Minister Conrad K. Sangma today inaugurated the Integrated Hospitality and Sports Complex at JN Sports Complex in Polo, Shillong. In badminton, Indian men's doubles pair of Satvik Sairaj Rankireddy and Chirag Shetty advanced to the finals of the Singapore Open tournament. The pair defeated world number one South Korea's duo Seung Jae and Kim Won Ho 21-19-21-18 in the semi-final today. And that is the end of this news bulletin.
1: Yeah, Akahbani. বাতৰি হৈতে মই পবন কুমাৰ বৰা এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পলস্থিত জে এন ক্ৰীড়া প্ৰকল্প চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে ম্যানমাৰ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে বিহাৰ ভ্ৰমণ সামৰি আজি বিয়লি নতুন দিল্লীত উপস্থিত হয় কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কেৰালামত অভিযান চলাই 24 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত দ্ৰব্য আৰু মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব এতিয়া শুনক বিতং বাতৰি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পলস্থিত জে এন ক্ৰীড়া প্ৰকল্প চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্পৰ মুকলি কৰে 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে আজি আয়োজক ৰাজ্য বন্ধুবস্তি সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও সম্পাদিত হয় মেঘালয় আয়োজক ৰাজ্য হিচাপে অগ্ৰণী ভূমিকা পালন কৰাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ভগ্নী ৰাজ্যসমূহে তেওঁলোকৰ ৰাজ্যত অনুষ্ঠিত বিভিন্ন শিতানৰ খেলৰ ক্ষেত্ৰত আয়োজক হিচাপে অংশগ্ৰহণৰ অধিকাৰ লাভ কৰিব এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ৰমাৎ সুদৃঢ় হৈ উঠিছে আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বৰঙণি বৃদ্ধি পাইছে মেঘালয়ত এটা উন্নতি কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মাণ্ডাভিয়াই ঘোষণা কৰে অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা মেঘালয়ৰ ক্ৰীড়ামন্ত্ৰী ৱেলাডমিকি চাইলা ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ ডঃ পি টি উষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকল উপস্থিত থাকে ম্যানমাৰ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে বিহাৰ ভ্ৰমণ সামৰি আজি বিয়লি নতুন দিল্লীত উপস্থিত হয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত আদৰণি জনায় কাইলৈ ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত ম্যানমাৰ বাণিজ্যিক সন্মিলনত উপস্থিত থাকিব সোমবাৰে ৰাষ্ট্ৰপতি উ মিন আং লাইঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ ঐতিহাসিক আৰু সভ্যতাৰ সৈতে জড়িত সম্পৰ্ক আৰু শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হ'ব ভাৰত ভ্ৰমণৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দুয়োজনত বাণিজ্য তথা উদ্যোগ খণ্ডৰ সৈতে জড়িত বহুকেইজন ব্যক্তিক সাক্ষাৎ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতিগৰাকী মুম্বাই ভ্ৰমণ কৰিব উল্লেখযোগ্য যে ভাৰত ভ্ৰমণৰত ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইং আজি ভ্ৰমণসূচীৰ অংশ হিচাপে বিহাৰৰ বুদ্ধগয়াত উপস্থিত হয় ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বপ্ৰসিদ্ধ মহাবোধি মন্দিৰ আৰু ঐতিহাসিক সুজাতা মন্দিৰত প্ৰাৰ্থনা জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে বুদ্ধগয়াত থকা ম্যানমাৰৰ বিভিন্ন

0: বৌদ্ধ মঠ পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে বিহাৰৰ কৃষিমন্ত্ৰী বিজয় কুমাৰ সিনহাই ৰাষ্ট্ৰপতি উ মিন আং লাইঙক গয়া বিমান বন্দৰত আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে জ্যেষ্ঠ বিষয়া আৰু বৌদ্ধ প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো উপস্থিত আছিল। ৰাষ্ট্ৰপতি উ মিন আং লাইঙৰ এই পাঁচদিনীয়া ভাৰত ভ্ৰমণে উভয় দেশৰ মাজৰ ঐতিহাসিক, সাংস্কৃতিক আৰু বৌদ্ধ ঐতিহাসিক বান্ধোন শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণে দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতাত গতি প্ৰদান কৰিব বুলি বিশেষজ্ঞ মহলে প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন এদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কেৰালামত উপস্থিত হ'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কোটায়ামত মালায়ালম দৈনিক বাতৰি কাকত দীপিকাৰ 140 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ অনুষ্ঠানৰ উদ্বোধন কৰিব। তেওঁ লগতে কান্নুৰত ৰাজ্যসভাৰ সাংসদ চি সদানন্দন মাষ্টাৰে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে উপৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কেৰালামত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে এলানি অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যৰ লগতে মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰিছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অপাৰেচন চক্ৰবাহু শীৰ্ষক এই অভিযানৰ জৰিয়তে ৰাজ্যখনৰ কোচি, মালপ্পুৰম আৰু তিৰুৱনন্তপুৰমৰ পৰা 24 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত দ্ৰব্যৰ লগতে মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰা হৈছে। অবৈধভাৱে সৰবৰাহ কৰাৰ উদ্দেশ্যে মজুত কৰা এনে সামগ্ৰীসমূহ জব্দ কৰাৰ বিষয়ে সদৰি কৰি মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়ে মতে এই অভিযানৰ সময়ত 1985 চনৰ নিচাযুক্ত দ্ৰব্য আৰু মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী সৰবৰাহ প্ৰতিৰোধী আইনৰ অধীনত 5 লোকক গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰী তথ্য অনুসৰি যোৱা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ কোচিন মাণ্ডলিক গোটে কেৰালামৰ বিভিন্ন স্থানৰ পৰা 70 কোটিৰো অধিক মূল্যৰ নিচাযুক্ত দ্ৰব্য আৰু মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰাৰ লগতে এই আইনৰ অধীনৰ সুকীয়া গোচৰত 21 লোকক গ্ৰেপ্তাৰ কৰে। উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি কয় যে 2023 বৰ্ষৰ ইউ পি এছ চিৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চি চি পি এ এটা ব্যক্তিগত কোচিং প্ৰতিষ্ঠানক 7 লাখ টকাৰ জৰিমনা বিহিছে। 2019 বৰ্ষৰ উপভোক্তা সুৰক্ষা আইনৰ অধীনত প্ৰাধিকৰণে এই সন্দৰ্ভত চূড়ান্ত নিৰ্দেশ জাৰি কৰা বুলি তেওঁ জানিবলৈ দিয়ে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে কোচিং খণ্ডত শুদ্ধভাৱে তথ্য জনাৰ উপভোক্তাৰ অধিকাৰৰ লগতে স্বচ্ছতা, জবাবদিহিতা আৰু সৎপন্থাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতিফলন ঘটাই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে জানিবলৈ দিয়া মতে চি চি পি এ বৰ্তমানলৈ দেশৰ বিভিন্ন কোচিং প্ৰতিষ্ঠানলৈ 60খনতকৈ অধিক জাননী প্ৰেৰণ কৰাৰ লগতে এনে প্ৰতিষ্ঠানক 1,64,00,000 টকাৰো অধিক পৰিমাণৰ জৰিমনা বিহিছে। প্ৰাধিকৰণে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থক সুৰক্ষা প্ৰদান কৰাৰ লগতে তথ্য নিৰ্ভৰ সিদ্ধান্ত গ্ৰহণক উৎসাহিত কৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এ আই আৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাষ্ট্ৰীয় কৰ্ণধাৰ সমিতি এন এছ চিয়ে পি এম চিটো আঁচনিৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম আই টি আই ক্লাষ্টাৰৰ বাবে কৌশলগত বিনিয়োগ পৰিকল্পনা চিপৰ প্ৰতি অনুমোদন জনাইছে। আৰচেলৰ মিট্টল নিপন ষ্টীল ইণ্ডিয়া নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে এই পৰিকল্পনা যুগুতাই দাখিল কৰিছিল। উল্লেখযোগ্য যে এয়া হ'ব প্ৰধানমন্ত্ৰীৰ দক্ষতা আৰু সংস্থাপন ক্ষমতা পৰিৱৰ্তন ব্যৱস্থা পি এম সেতু আঁচনিৰ অধীনত আই টি আইৰ জৰিয়তে অনুমোদিত চিপৰ প্ৰথমটো উদাহৰণ। আনহাতে এই ব্যৱস্থাৰ জৰিয়তে ঔদ্যোগিক সহযোগিতাৰ অধীনত আঁচনিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে দক্ষতা উন্নয়ন আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৰ্ণধাৰ সমিতিৰ তৃতীয়খন বৈঠকত এই পৰিকল্পনাৰ প্ৰতি অনুমোদন জনোৱা হয়। গোৱাৰ আজি 39 সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস। 1987 চনৰ আজিৰ দিনটোতে গোৱাক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল আৰু গোৱা দেশৰ 25 সংখ্যক ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছিল। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে গোৱাৰ জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে গোৱা কেৱল চহকী সাংস্কৃতিক ঐতিহ্য আৰু আতিথ্যৰ বাবেই নহয় বৰং শিক্ষা প্ৰযুক্তি ষ্টাৰ্টআপ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা অভূতপূৰ্ব অগ্ৰগতিৰ বাবে জনাজাত। গোৱাই উদ্ভাৱন, পৰিৱেশ সংৰক্ষণ আৰু সৰ্বাত্মক বিকাশৰ প্ৰতিশ্ৰুতিৰে বিকশিত ভাৰত গঢ়াৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰতিষ্ঠা দিৱস উপলক্ষে পানাজীৰ কলা একাডেমীত আয়োজিত এটা সমাৱেশত ভাষণ দি গোৱা চহকী সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি বিকাশৰ পথত অগ্ৰসৰ হোৱা এখন ৰাজ্যৰ আৰ্হি হিচাপে আখ্যা দিয়ে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হবলগীয়া ফাইনেলত গুজৰাট টাইটেন্স যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটেন্ছে যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পলস্থিত জে এন ক্ৰীড়া প্ৰকল্প চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। ম্যানমাৰ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে বিহাৰ ভ্ৰমণ সামৰি আজি বিয়লি নতুন দিল্লীত উপস্থিত হয়। কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কেৰালামত অভিযান চলাই 24 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত দ্ৰব্য আৰু মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পাছতেই উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এফৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ কৰ্মশালা অনুষ্ঠানটি। আজিৰ যুৱ কৰ্মশালা অনুষ্ঠানত সময় ব্যক্তিৰূপে উপস্থিত আছে মনজ্যোৎস্না মহন্ত গোস্বামী। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
2: নমস্কাৰ শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ আৰু এটি খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। অসমীয়া চিৰসেউজ গীতৰ চৰ্চা আমি যুৱ কৰ্মশালাত এটি ধাৰাৰ আৰম্ভণি কৰিছিলো আৰু সেই ধাৰা অব্যাহত ৰাখি আমি কেইবাটিও খণ্ডত কেইবাগৰাকীও সমল ব্যক্তিৰ সৈতে আমি কথা পাতিছো। নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে ভাগ লৈছে। যোৱাটি খণ্ডত আমাৰ সৈতে আছিল আমাৰ সকলোৰে আদৰৰ কণ্ঠশিল্পী মনজ্যোৎস্না মহন্ত বাইদেউ। তেখেতৰ সৈতে আমি সুৰীয়া সময় অতিবাহিত কৰিছিলো আৰু ইমান ভাল লাগিছিল যে আমি আকৌ এবাৰ তেখেতক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো আৰু এটি খণ্ডত আমি লগ পাব বিচাৰিছো আৰু কিছু সুৰীয়া সময় তেখেতৰ সৈতে কটাব বিচাৰিছো। মনজ্যোৎস্না মহন্ত গোস্বামী বাইদেউ, আপোনাক আকাশবাণী ষ্টুডিঅ'ত পুনৰবাৰ আদৰণি জনাইছো।
3: ধন্যবাদ।
2: খুব ভাল লাগিছিল যোৱাটো খণ্ডত আৰু সেইকাৰণে আমি আকৌ এবাৰ সমবেত হৈছো আকাশবাণীৰ ষ্টুডিঅ'ত। আমি অংশগ্ৰহণকাৰীসকলক আদৰিছো। গহপুৰৰ অনুৰাগ বন্দিত বিভু,
4: নমস্কাৰ।
2: গুৱাহাটীৰ সুকন্যা কাশ্যপ মহন্ত,
5: নমস্কাৰ।
2: চন্দ্ৰপুৰৰ লোপামুদ্ৰা দাস,
6: নমস্কাৰ।
2: শুৱালকুছিৰ পৰিস্মিতা শৰ্মা,
7: নমস্কাৰ।
2: মংগলদৈৰ হীৰামণি বৰুৱা,
8: নমস্কাৰ।
2: ভৱানীপুৰৰ দীপজ্যোতি দাস,
9: নমস্কাৰ।
2: ঋষিকেশ ডেকা গুৱাহাটীৰ,
10: নমস্কাৰ।
2: শিৱসাগৰৰ শৰ্মিষ্ঠা দত্ত,
11: নমস্কাৰ।
2: হোজাই লংকাৰ মৰমী দেৱী,
12: নমস্কাৰ।
2: গোৰেশ্বৰৰ পৰা প্ৰবাল ডেকা,
13: নমস্কাৰ।
2: আৰু কৈঠালকুছিৰ শশাংকদী ভালৈ,
14: নমস্কাৰ।
2: অসমৰ বিভিন্ন ঠাইৰ পৰা আহি সমবেত হৈছে আকাশবাণীৰ ষ্টুডিঅ'ত এই গীতৰ চৰ্চাত। বাইদেউ, যোৱাটি খণ্ডত এটি গান আমি সকলোৱে শিকিলো আৰু আপুনি যিধৰণে শিকালে খুটি নাতি মাৰি আচলতে শিকাইছে আৰু সকলো উপকৃত হৈছে। আৰু আজি আকৌ গীতৰ চৰ্চাৰ মাজলৈ আগবাঢ়িব বিচাৰিছো। আজি আপুনি
3: আজি মই এটা গীত লৈছো, সেইটো ৰচনা কৰিছিলে গীতিকাৰ কীৰ্তি কমল ভূঞাই। তেখেতৰ গীত আচলতে এইটো ৰচনা কৰিছিলে বহু আগতে, তাৰমানে মই সুৰ কৰিছিলো মানে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকা ৰাণাদাৰ মানে স্মৃতিত তেওঁ লিখা গীত আচলতে গীতি কমল ভূঞা আদাই। কিন্তু কীৰ্তিদাই লিখা এইটো গীত সেই সময়তে, মানে তেখেত যেতিয়া তেখেতৰ মৃত্যু যেতিয়া হৈছে জয়ন্ত হাজৰিকাৰ, সেই সময়তে লিখা এইটো গীত, মানে তাৰমানে 43 বছৰৰ পিছত আচলতে সুৰ কৰিছোঁ মই 2020ত। গীতটো তেওঁৰ মানে এটা মই ছাৰপ্ৰাইজ হিচাপে তেওঁক শুনাইছিলোঁ। তেওঁ তুমি ক'ত পালা এই গীতটো? মই বোলো তেতিয়া কভিডৰ সময় মই কিতাপৰ পাত লুটিয়ালো, সেইখন কিতাপত মানে দেউতাৰ কবিতা এটা আছিলে
2: হয়।

0: মোৰ কাৰণে মই আহি সুৰ কৰিম, কিন্তু সেইটোতো নহ'ল। সেইকাৰণে গীতৰ শাৰীটো প্ৰথম শাৰীটো আছিলে, যি গীত তোমাৰ নহ'ল গোৱা তাৰ বাবে কান্দে জীৱনে, যি সুৰ তোমাৰ নহ'ল দিয়া তাৰে ব্যথা প্ৰাণে প্ৰাণে। তাৰপিছত পঢ়ি যাওঁতে মোৰ মৃত্যু সাৱতি জিৰোৱা জনৰ বুকুৰ কথাটি ক'লা, ইমান ক্লান্ত হ'লানে তুমি এনেকৈ টোপনি গ'লা, অত দুখ থৈ গ'লা ববলৈ কি অহায় কি অভিমানে। কিন্তু পঢ়ি যাওঁতেই এটা আবৃত্তি কৰোঁতে মোৰ সুৰ এটা মনলৈ আহিয়েই গৈছে, মানে এটা সুৰ তেওঁৰ এই গীতটোৰ কথাৰ মাজতে আছে। মানে পঢ়িলে গম পায় গীতটো তেওঁ আচলতে কিমান আঘাত পোৱাৰ পিছত এই গীতটো লিখিছে কীৰ্তিদাই। গতিকে সেই গীতটো মানে আজি শিকাব মন গৈছে ইহঁতক খুব দেখুৱাবলৈ। সেয়া পিছৰখিনি আছিলে এনেকুৱা, তোমালে মনত পৰিব যেতিয়া সাজৰ তৰাতি চাম, কৰুণ গধূলি হয়তো নিৰলে এটুপি চকুলো পেলাম। তাৰপিছত কৈছে যি আছা তুমি, তুমি নাই আগৰ কথাখিনিত তুমি নাই, তাৰপিছত কৈছে যি আছা জীয়াই আছা তুমি আমাৰ কাৰণে সুৰে চন্দে গানে গানে। ৰাণাদাৰ কথাৰে, ৰাণাদাৰ সোঁৱৰণত এই গীতটো মই সুৰ কৰিছিলোঁ। তো মোৰো ভাল লাগে গানটো গাবলৈ পালে। আজি গাওঁ এওঁলোকৰ লগত একেলগে, ভাল ভাল গোৱা ল'ৰা ছোৱালী গোটেইবোৰ, গতিকে এওঁলোকেও গাওক ময়ো গাওঁ।
1: সেইকাৰণে ভাল লাগে যে আপোনালোকৰ সৈতে বহিছোঁ আৰু সেই আঁৰৰ কথাখিনিও আমি গম পাইছোঁ, শ্ৰোতাসকলেও গম পাইছে, এই কথাটোৱে আৰু আচলতে ভাল লগাই তুলিছে।
0: হয় হয় হয়, ঠিক আছে গাওঁ ন আমি।
2: হয় হয়।

0: ভাষাটো অকণমান এক্সপ্ৰেশ্যনটো বেলেগ, আগৰ সুৰটো একেই, তাৰমানে তাৰ বাবে কান্দে জীৱনে, এইটো আছিলে তাৰে কথাটো কি তাৰে বেথাৰে বেথা, তাৰমানে যদি মই একেই কৰিলোঁ তাৰ বাবে তাৰ বেথা এনেকৈ ক'ব লাগিছিলে, আমি সেইটো নকৰি অকণমান এক্সেণ্ট এটা আছে সেইটো কেনেকুৱা
1: তাৰে বেথা
0: মানে পাৰ্টিকুলাৰলি দেখাই দিছোঁ সেই তাৰেই বেথা এনেকুৱা মোৰ ফিলটো, নাজানো এইটো এক্সপ্ৰেছ হৈছে নাই, কিন্তু গাঁৱতে সেইকাৰণে

অটোডিটো বেলেগ বেলেগেও গাব পাৰা, এতিয়া ধৰা কোনোবাই ষ্ট্ৰেট নোট লগাই চাম, ভালো লাগিছে শুনি, অত দুখ এনেকেও গাব পাৰা বা অত দুখ এইটো কৰিব পাৰা, ভেৰিয়েশ্যন কৰিব পাৰি, তেনেকে গাব পাৰি, অত দুখ স্লো গাই দিছো, অত দুখ গল থৈ গলা ববলৈ, এইকেইটা নোট

কৰিবলে যেনেকে ইচ্ছা তেনেকে কৰিব পাৰা। মই কালি কৰোঁতে এটা এনেকে কৰিছো। একেবাৰে গোটেইখিনি গাই এনেকুৱা কৰিব পৰা।

0: ঠিক আছে
1: খুব ভাল লাগিল কীৰ্তি কমল ভূঞাদেৱৰ গীতটি আৰু তাৰ আঁৰৰ কথাখিনিও আমি গম পালো সকলোৱে একেলগে আজি চৰ্চা কৰিলে খুব ভাল লাগিল আৰু এটি গীত আমাৰ হাতত সময় আছে এইসকল আমাৰ নতুন প্ৰজন্মৰ শিল্পীৰ সৈতে কণ্ঠশিল্পীসকলৰ সৈতে কোনটো গীতৰ কথা পাতিব বিচাৰিব
0: তাকে মোৰ খুব ভাল লাগিছে তেওঁলোকৰ লগত গান গাই থাকি হঠাৎ মনত পৰিছে মোৰ নাট্যকাৰ মুনীৰ ভূঞা তেখেতৰ গীত কৰিছিলো মই এটা কবিতাই সুবৰ্ণাবোৰে দিছিলে মোক গীতটো মানে তেওঁৰ এটা স্মৃতিচাৰণ অনুষ্ঠান তেওঁৰ মৃত্যুৰ পিছতেই স্মৃতিচাৰণ অনুষ্ঠান এটা গাবলৈ মোক দিছিলে গীতটো মানিক আহমেদ তেওঁ লৈ আহিছিলে মোৰ ওচৰলৈ টেক্সটটো সুবৰ্ণা বৈ পঠিয়াই দিছিলে গীতটোৰ কথাখিনি মানে বেছ দীঘলীয়া আছিলে আৰু মোৰ কাৰণে এটা মানে চেলেঞ্জেই আছিলে আৰু সেইটো গীত সুৰ কৰাৰ তাৰপিছত গীতটো সুৰ কৰিছিলোঁ আৰু সেই অনুষ্ঠানটোত গাইছিলো পিছলৈ মই সেইটো ৰেকৰ্ডো কৰিছিলোঁ
1: তেখেতক আমি নাট্যকাৰ বুলিয়ে জানো
0: নাট্যকাৰ বুলিয়েই জানে মানুহে সঁচাকে সেইকাৰণেহে আচলতে গীতটো লৈ আহিছিলো যে তেওঁ যে গীতটো লিখিছিলে এনেকৈ কবিতাও যে তেওঁৰ আছে গতিকে সেইকাৰণে ভাবিলো যে এওঁলোকৰ লগত শ্বেয়াৰ কৰোঁ গীতটো
1: সেই গীতটো আমি চৰ্চা কৰোঁ আজি এবাৰ গীতৰ কথাখিনি আপুনি কৈ দিব নেকি
0: গীতৰ কথাৰ মাজত মানে ইণ্টাৰপ্ৰিটেশ্যন বহুত বেলেগ বেলেগ হয় এনেকুৱা এটা আছে কিবা এটা যেন তেওঁ অন্বেষণ এটা বাৰে বাৰে কৈ আছে যে তোমাক প্ৰকৃতিৰ মাজত তেওঁ বিচাৰিছে কাৰোবাক কাৰোবাক মানে যাক বিচাৰিছে তেওঁ খুব তেওঁৰ বুকুৰ আপোন হ'ব লাগিব আৰু মানে এনেকৈ কৈছে যে হালি জালি ধাননিৰ ওপৰেদি বৈ উতলা কৰেহি যি যাক বতাহে কাণে কাণে কৈ যায় তোমাৰ কথা তুমি ক'ত ধাননিৰ ওপৰেদি হালি জালি বৈ যায় মানে আৰু এইটো লেণ্ডস্কেপ মানে এটা এটা ধাননিৰ ওপৰেদি বৈ যোৱা বতাহ যাকে তেওঁক কয় তুমি ক'ত তাৰপিছত কয় সন্ধিয়া যিখন আকাশক বুৰু বুৰু বেলিৰ আভাই হেঙুলৰ ৰঙেৰে ৰঙাই যিখন ৰক্তিম আকাশক লুইতেও আঁকোৱালি ৰাখি চুমা খাই সেইখন আকাশেও সোধেহি মোক তুমি ক'ত তুমি ক'ত তুমি ক'ত আকৌ তেওঁ কৈছে বগা বগা কহুৱাৰ এজাক ফুলে উলাহতে নাচি চাইছে আপোন মুখ সোৱণশিৰিৰ দাপোনত মূৰ তুলি সিহঁতেও সোধেহি মোক তুমি ক'ত কহুৱাৰ এজাক ফুলে হঠাৎ তেওঁ এনেকৈ অন্বেষণ কৰি গৈ গৈ তেওঁ বিচাৰি পাইছে তুমি দেখোন আকাশত তুমি দেখোন বতাহত তুমি দেখোন আকাশত বতাহত আকাশৰ হিমুলত সকলোতে আছা সৰ্বত্ৰ বিয়পি আছা দেখোন তুমি এইটো আৰু মানে তাৰ ফিলটো ইমান ভাল লাগিছিলে মোৰ পঢ়ি লৈ কবিতাটো মই এতিয়া কেনেকৈ সুৰ কৰোঁ ইয়াক তাৰপিছত সুৰ কৰিছিলোঁ ভালেই পাইছিলে সুবৰ্ণ বহুতে আৰু মোৰো ভাল লাগিছিলে গোটেই ৰেকৰ্ডো কৰি পেলাইছিলোঁ
1: আৰু সুৰৰ মাজেৰে আজি আকৌ গীতটি চৰ্চা কৰোঁ আমি
0: চৰ্চা কৰোঁ এওঁলোকৰ লগত আমি কি কৰিম হালি জালি হালি জালি মই একচুৱেলি গীত গাওঁ মই চব তোমালোকৰ কাৰণে স্কেলবোৰ কিবা কিবি কৰি আছে টেবুলত তলত

কৰা, তুমি যদি কৰিব খুজিছা, মই নাই কৰা খালি। বুৰু বুৰু বেলি ৰাভাই, বেলি ৰাভাই, এই কৈ উঠিছো। হ

নহয়, পিছৰ আৱৰ্তনটো ফুল নহয়, পিছৰ আৱৰ্তনটো থ্ৰী কাউণ্টলৈকে থাকিব লাগে। টু থ্ৰী ফ'ৰ, ওৱান টু থ্ৰী, তুমি দেখো হা, তাৰমানে সাতটা কাউণ্টে আমি ফ'ৰটো কৰিম। ফ'ৰ

0: কিমান থাকিব লাগিব শাস্তি দিছো ন এইটো গানে আছে ন চেষ্টা কৰিছিলো এইটো ভালো লাগিছিলে আচলতে গানৰ কথাখিনি মানে এটা হেৰি আছে মানে গানৰ কথাটোত কিবা মানে ছবি কেইখনমান আছে মানে মানে লেণ্ডস্কেপৰ নিচিনা লেণ্ডস্কেপ আছে মানে বগা বগা কহুৱা এজাব ফুলে বুলি কওঁতে মানে সঁচাকৈ এজাব কহুৱা ফুললৈ যেন গুচি যাব পাৰি এনেকুৱা তাৰপিছত আৰু সেই যে কৈছে সোৱণশিৰিৰ দাপোনত মুখ চাই কহুৱা ফুলখিনিয়ে সেইখিনি মানে একদম নদীত যে চাহটো মানে ফুলখিনি পৰিলে তাৰ প্ৰতিবিম্বটো সেইবোৰ মানে এটা ছবি এখন চকুৰ আগত ভাঁহি যায় মানে বা সন্ধিয়াটো তেনেকৈ সন্ধিয়া যিখন আকাশক বুৰু বুৰু বেলিটো ৰঙা ৰক্তিম আভাটো তাৰ যিখন আকাশক ৰক্তিম কথাটো আছে নহয় যিখন ৰক্তিম আকাশক সেই গোটেই মানে হেৰিবিলাক বৰ ধুনীয়াকৈ ছবিবোৰ আছে মানে আৰু এটা গোটেই গীতটো মানে এটা অন্বেষণ এটা চাৰ্চিং এটা মানে কিবা এটা বিচাৰি গৈ আছে আৰু তোমাক বুলি কৈছে তুমিতো মানে এবষ্ট্ৰেক্ট হৈ আছে ইয়াত তুমি মানে কোন হয়তো ভগৱানো হ'ব পাৰে এটা নেদেখা এটা এবষ্ট্ৰেক্ট তেওঁৰ এটা কিবা খুব পাবলৈ বিচৰা বস্তু তেনেকুৱা মানে পাব বিচাৰিছে তুমি ক'ত তুমি ক'ত তুমি ক'ত তাৰপিছত তুমি ক'ত তুমি ক'ত তুমি আছানে নাই বিচাৰি ফুৰিছে চবে দেখোন মোক তোমাৰ কথা সোধে বাৰে বাৰে সেইটো কৈ আছে নহয় ৰক্তিম আকাশত সিহঁতেও মোক সোধে তুমি ক'ত সিহঁতেও মোক সোধে এজাক ফুলেও সোধে তুমি ক'ত মইতো তোমাক বিচাৰি ঘূৰি ফুৰিছোঁ এই যিটো মানে চাৰ্চিং এটা গানটোৰ সেইটো গভীৰতা মানে তাৰপিছত গৈ একদম শেষত মানে তেওঁ ডিস্কভাৰ কৰিছে আৰে তুমিতো সৰ্বত্ৰ বিয়পি আছা সেইটো কওঁতে মানে অলপ তেনেকুৱা লাগি যায় যেন মানে তেওঁৰ আৰাধ্য কোনোবা এজন কিবা যেন তেওঁ খুব যাক খুব আৰাধনা কৰে পাব বিচাৰে যে তাৰে তুমি দেখোন সৰ্বত্ৰ বিয়পি আছা তুমি দেখোন আকাশত তুমি দেখোন বতাহত তুমি দেখোন আকাশৰ হেঙুলত সেই ৰংটোতো আছা সকলোতে দেখোন আছা তুমি কিয় কৈ আছো তোমাক তুমি ক'ত তুমি ক'ত বুলি এই যিটো হাহাকাৰ এটা বিচাৰি ফুৰা এটা সেই বস্তুটো মানে কথাখিনিৰ মাজত আছে ন
1: খুব ভাল লাগিল বাইদেউ আপোনাৰ সৈতে আমি বহুখিনি সুৰীয়া সময় কটালো আচলতে আপোনাক আমাৰ মাজত পাই ইমান ভাল লাগিছে অনুষ্ঠানী সামৰিবৰ মন যোৱা নাই কিন্তু সময় যিহেতু নিৰ্ধাৰিত হৈ আছে আৰু ঘড়ী কাটা ইংগিত দিছে শেষ কৰিব লাগিব অনুষ্ঠানটো আপোনাক আমি ধন্যবাদ জনাইছো আমাক এইখিনি সময় দিয়াৰ বাবে আমি আশা কৰিম অনাগত সময়ত আকৌ আপুনি আহিব আমাৰ মাজত এনেকৈ নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ সৈতে সময় কটাব আপোনাৰ সুৰীয়া যাত্ৰা অব্যাহত থাকক আপোনাক আমি সকলোৱে খুব ভাল পাওঁ গতিকে আপোনাক এনেদৰে আকৌ পাই থাকিম বুলি আমি আশা কৰিছো খুব ভাল লাগিল
0: অশেষ ধন্যবাদ মোৰো খুব ভাল লাগিলে ভাল ভাল গান গোৱা ল'ৰা ছোৱালীক লগ পাইছো আৰু সেইকাৰণে কথা পাতি থাকি ভাল লাগিছে গান গাই থাকি ভাল লাগিছে তেওঁলোকৰ লগত নিশ্চয় কেতিয়াবা আকৌ লগ পাম
1: আকৌ লগ পাম বাইদেউ ধন্যবাদ জনাইছো অনুৰাগ বন্দিত বিভু সুকন্যা কাশ্যপ মহন্ত লোপামুদ্ৰা দাস পৰিস্মিতা শৰ্মা হীৰামণি বৰুৱা দীপজ্যোতি দাস ঋষিকেশ ডেকা শৰ্মিষ্ঠা দত্ত মৰমী দেৱী প্ৰবাল ডেকা শশাংক দীফালৈ আৰু ধন্যবাদ জনাইছো আমাৰ বাণীবন্ধনৰ দায়িত্বত থকা স্নেহা পাঠক ডেইজি গগৈ আৰু দিব্যজ্যোতি কলিতা সকলোকে ধন্যবাদ জনাইছো আৰু অনুষ্ঠানটি ইয়াতে সামৰিছো আমি আশা কৰিছো আমাৰ আকাশবাণীৰ যুৱ কৰ্মশালাৰ এই যাত্ৰা অব্যাহত থাকিব আমি এই প্ৰয়াস আগুৱাই লৈ গৈ থাকিম শ্ৰোতাসকল আপোনালোকে অনুষ্ঠানটি শুনি থাকিব মৰম আদৰ কৰি থাকিব এনেদৰে আকাশবাণীক অনুষ্ঠানটি ইয়াতেই সামৰিছো নমস্কাৰ
2: ইমান পৰে শ্ৰোতাসকলে যুৱ কৰ্মশালা অনুষ্ঠানটি শুনিলে আজিৰ যুৱ কৰ্মশালা অনুষ্ঠানত অসমীয়া চিৰসেউজ গীতৰ চৰ্চা কৰা হৈছিল সমল ব্যক্তিৰূপে উপস্থিত আছিল মনজ্যোৎস্না মহন্ত অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ প্ৰিয় শ্ৰোতা এতিয়া আগবঢ়াইছো মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি যাত্ৰা বা ভ্ৰমণ জীৱনৰ এক অবিচ্ছেদ্য অংশ ই কেৱল এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱা নহয় বৰঞ্চ নতুন অভিজ্ঞতা জ্ঞান আৰু স্মৃতি সংগ্ৰহ কৰাৰ এক সুযোগ যাত্ৰাই মানুহক নতুন মানুহ সংস্কৃতি আৰু পৰিৱেশৰ সৈতে পৰিচয় কৰায় প্ৰতিটো যাত্ৰাই কিবা নহয় কিবা এটা শিকায় আৰু জীৱনক অধিক সমৃদ্ধ কৰি তোলে কেতিয়াবা যাত্ৰা আনন্দৰ হয় কেতিয়াবা ই প্ৰত্যাহ্বানৰ সন্মুখীন কৰায় কিন্তু প্ৰতিটো পথ প্ৰতিটো খোজ আৰু প্ৰতিটো অভিজ্ঞতাই আমাৰ ব্যক্তিত্ব গঢ় দিয়াত সহায় কৰে গন্তব্যস্থানত উপনীত হোৱাটো গুৰুত্বপূৰ্ণ কিন্তু সেই পথ চলাৰ অভিজ্ঞতাবোৰো সমানে মূল্যৱান অশোকা। এইখিনিতে শুনাবলৈ লৈছো জানে তুয়া জানে না ছবিখনৰ পৰা এই গীতটি।

কিছুমান ভ্ৰমণ বা যাত্ৰা কেৱল এখন ঠাই দেখা নহয়, সেয়া হৈ পৰে জীৱনৰ এক অমূল্য স্মৃতি। নতুন ঠাই, নতুন অভিজ্ঞতা, বন্ধু বান্ধৱ বা পৰিয়ালৰ সৈতে কটোৱা আনন্দৰ মুহূৰ্তবোৰে মনত এক বিশেষ স্থান দখল কৰি ৰাখে। পথৰ হাঁহি ধেমালি, একেলগে তোলা ফটো, প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰা আৰু একেলগে কটোৱা সময়বোৰেই এক ভ্ৰমণক স্মৰণীয় কৰি তোলে। ভ্ৰমণ শেষ হয়, কিন্তু ইয়াৰ সৈতে জড়িত স্মৃতিবোৰ হৃদয়ত চিৰদিনৰ বাবে ৰৈ যায়। সেই স্মৃতিবোৰেই পিছলৈ ঘূৰি চালে পুনৰ হাঁহিবলৈ শিকায় আৰু জীৱনৰ ব্যস্ত মুহূৰ্তত এক মিঠা অনুভূতি কঢ়িয়াই আনে। সঁচাকৈয়ে কিছুমান ভ্ৰমণ গন্তব্য স্থানৰ বাবে নহয়, বৰঞ্চ সেই পথত সাঁচি ৰখা অমূল্য স্মৃতিবোৰৰ বাবেই বিশেষ হৈ থাকে।

ইমান পৰে শ্ৰোতাসকলে মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ডেইজি গগৈ আজিলৈ এইখিনিতে বিদায় লৈছো। নমস্কাৰ।

যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক কবিতা তালুকদাৰৰ কণ্ঠৰ কেইটিমান লোকগীত।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো ভজনৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে এয়া অনুৰাধা পৰোৱাল।

চিত্ৰাৰ কণ্ঠৰ ভজন শুনিলে। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। ভজনৰ অনুষ্ঠানৰ শেষত শুনো ভি ডি ভি পালস্কৰৰ কণ্ঠৰ আন এটি ভজন।

Spotlight. মিডিয়ামভৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

সমূহ শ্ৰোতাকে প্ৰীতি আৰু শুভেচ্ছা জনাই আৰম্ভ কৰিছো ৰামধেনু। মাইক্ৰফোনৰ সন্মুখত মই শিখামণি দত্ত। প্ৰিয় শ্ৰোতা, 5 জুন বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ সমান্তৰালকৈ জুন মাহৰ প্ৰথম সপ্তাহটো বৃক্ষ সপ্তাহ হিচাপে পালন কৰা হয়। বৃক্ষ সপ্তাহৰ প্ৰধান কাৰ্যাৱলী হৈছে বৃক্ষৰোপণ আৰু পৰিচৰ্যা। এই সম্পৰ্কে আজি কিছু কথা পাতিম, গছৰ কথা, সেউজীয়াৰ কথা। শুনি লওঁ আহক এটি ধুনীয়া গান ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত।

হাজৰিকাৰ কণ্ঠত মোৰ প্ৰিয় এটি গীত শুনিলে। প্ৰিয় শ্ৰোতা, কথাটো আমি কওঁ যে এক বৃক্ষ দশপুত্ৰ সম। এই বৃক্ষই আমাক উশাহ দিয়ে, পৰিৱেশ নিৰ্মল কৰি ৰাখে। ইয়াৰ উপৰি বৰ্তমান অকল ভাৰতবৰ্ষতে 275ৰ পৰা 300 মিলিয়ন লোক জীৱন নিৰ্বাহৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰশীল। এই পৰিমাণ ভাৰতৰ মুঠ জনসংখ্যাৰ 20-25%। গতিকে এই বৃক্ষ সপ্তাহত প্ৰতিদিনে এজোপাকৈ বৃক্ষ ৰোপণ কৰি তাক লালন পালন কৰি ডাঙৰ দীঘল কৰিব পাৰিলেই আমাৰ পৰিৱেশলৈ আপোনাৰ বা মোৰ হ'ব এক বৃহৎ বৰঙণি। আহকচোন এটি ধুনীয়া গান শুনি এই কাৰ্যৰ বাবে সাজু হওঁ। মোৰ প্ৰিয় এই গীতটিৰ কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু অনন্দিতা পাল।

জুবিন গাৰ্গ আৰু আনন্দিতা পালৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে ৰামধেনু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেমৰ এইবাৰৰ শ্লোগান হৈছে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। পৃথিৱীৰ জলবায়ু আৰু আমাৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰখাৰ হেতু প্ৰকৃতি ৰক্ষাৰ বাদে আৰু গত্যন্তৰ নাই, কাৰণ প্ৰকৃতিয়ে প্ৰতিবাদ নকৰে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অতি উষ্ণতাৰ জৰিয়তে, গলিত গ্লেচিয়াৰৰ জৰিয়তে, বৰ্ধিত মৰুভূৰ জৰিয়তে ইত্যাদি ইত্যাদি। অৱশ্যে আশাব্যঞ্জক বাৰ্তা হৈছে এয়ে যে এই ক্ষেত্ৰত মানুহৰ মাজত শেহতীয়াকৈ কিছু সজাগতা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই আশাভৰা বাৰ্তাৰে শুনো আহক অন্য এটি সুৰীয়া গীত পুলক বেনাৰ্জীৰ কণ্ঠত।

প্ৰিয়শ্ৰোতা, কেৱল গছ বনেই নে, নদীবোৰ পৃথিৱীৰ প্ৰাণশক্তি, জলাশয়বোৰ হৃদয়, সাগৰ আয়ুস, প্ৰকৃতিৰ এই সকলোবোৰ উপাদান স্বকীয়তাৰে বৰ্তি থাকিলেহে আমাৰ পৃথিৱী অনন্তকাললৈ বাসোপযোগী হৈ থাকিব। এই বাৰ্তা আমি নিজৰ কামেৰে বিলাই দি পৰিৱেশ দিৱসক এক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে সংকল্পবদ্ধ হওঁ আহক। আৰু এটি ধুনীয়া গান শুনো জুবিন গাৰ্গৰ কণ্ঠত।

0: প্ৰিয় শ্ৰোতা, গছ নহ'লে শ্বাস নাই, সেউজ অসম আমাৰ দায়িত্ব, এজোপা গছ এশ বছৰৰ অক্সিজেন, এই শ্লোগানখিনি আপোনাকো শুনাই দিলোঁ, ময়ো শুনিলোঁ আৰু আগবাঢ়িছোঁ এইবাৰ অনুষ্ঠানৰ শেষৰ গীতটি শুনাবলৈ উষা মংগেশকাৰৰ কণ্ঠত। আহকচোন শুনো।
1: Thank you.

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজি অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছো পণ্ডিত ৰঘুনাথ প্ৰসন্নৰ বাঁহীবাদন ৰাগ শ্ৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰিয় শ্ৰোতা, এতিয়া সময় নিশা 10:30 14 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।